0: সকলৰ সৈতে কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি ততালিকে বিতাৰণৰ ব্যৱস্থা কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু দেশৰ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ। কামৰূপ জিলাৰ বকোত নিৰ্মাণ হ'বলগীয়া দেশৰ প্ৰথমখন প্ৰতিবন্ধী বিশেষ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম আৰম্ভ আৰু প্ৰধানমন্ত্ৰীৰ কাইলৈ দেশৰ কমেও 1,500টা স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মত বিনিময়। অসমৰো বিভিন্ন স্থানত এই কাৰ্যসূচী। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এফএমৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানৰ প্ৰথমে আগবঢ়াইছোঁ মণি বৰুৱাৰ অনুৰোধৰে টিকিট। তেখেতে শুনিব বিচাৰিছে নিউয়ৰ্ক চিনেমাখনৰ মোহিত চৌহানৰ কণ্ঠৰে টিকিট। আহকচোন শুনো।

নিউয়ৰ্ক চিনেমাখনৰ পৰা মোহিত চৌহানৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ, আশা ভোছলে আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ চিকমিক বিজুলী চিনেমাখনৰ পৰা এটি গীত। আৰু এই গীতটিৰ বাবে আমালৈ অনুৰোধ জনাইছিল হৰিচৰণ দাসে বিজয়নগৰৰ পৰা। আহকচোন অনুষ্ঠানত এইবাৰ দাসদেৱৰ প্ৰিয় গীতটি শুনো,

0: ଅନିରୁଦ୍ଧ ନହ ରୋମିଓ ଲକ୍ଷ୍ମୀଧର ନହ ମଜନୁ କିମ୍ବା ଜୁଲିଅସ୍ ସିଜର
1: হৰিচৰণ দাসদেৱৰ অনুৰোধৰ গীতটি শুনিলে কল্পটোৰ অনুষ্ঠানৰ শেষত এইবাৰ লৈছোঁ জুমি দাসৰ অনুৰোধৰ এটি গীত। তেখেতে শুনিব বিচাৰিছে চৰি চৰি চিনেমাখনৰ পৰা এটি গীত, লতা মংগেশকাৰ আৰু সংগীত বৃন্দৰ কণ্ঠৰ।

0: সমু শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণি আজিৰ বুলনি মুকলি কৰিছোঁ। স্বাস্থ্য শ্ৰোতাসকল, এই শিতানত আজি আমাৰ আলোচনাৰ বিষয় হৈছে মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা আৰু হোমিঅ'পেথিক চিকিৎসা। এই সম্পৰ্কে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্য। নমস্কাৰ ডাক্তৰ কংকনা ভট্টাচাৰ্য, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আজিৰ অনুষ্ঠানৰ বিষয় সম্পৰ্কে আপোনাক জনাইছোঁৱেই, এই সম্পৰ্কে আমি কথা পাতিম, কিন্তু তাৰ আগতে মোৰ মনলৈ এটি প্ৰশ্ন বাৰে বাৰে আহি আছে, সেইটো হয়তো আমাৰ শ্ৰোতাসকলৰো প্ৰশ্ন হ'ব। আমাৰ এটা ধাৰণা আছে যে হোমিঅ'পেথিক চিকিৎসাসমূহ অলপ লেহেমীয়া, এই সম্পৰ্কে আপুনি কি ক'ব?
1: নমস্কাৰ, পোনপ্ৰথমে মই অনুষ্ঠানৰ সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এইখিনিত আপুনি যোনটো প্ৰশ্ন সুধিছে, হয়তো সমাজৰ বিভিন্নখিনি লোকৰ মাজত এই প্ৰশ্নটো বাৰে বাৰে আহি আছে বা তেওঁলোকৰ মনতো এই প্ৰশ্নটো উদয় হৈ আছে। গতিকে এই ক্ষেত্ৰত যদি মই একে আষাৰে ক'বলৈ যাওঁ, আমাৰ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিটো সকলো চিকিৎসা পদ্ধতিৰ যেনেদৰে কিছুমান এটি নীতিৰ জৰিয়তে চলে, ঠিক তেনেদৰে হোমিঅ'পেথিক চিকিৎসা পদ্ধতিটো এটা মূল মন্ত্ৰ বা এটা নীতিক আকোৱত লৈ তেনেদৰে চলে। আৰু সেই নীতিটো হোমিঅ'পেথিৰ জনক ডক্টৰ ক্ৰিষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমান দেৱে আগবঢ়াইছিল, আৰু সেই নীতিটো হৈছে চিমিলিয়া চিমিলিবাছ কিউৰেণ্টাৰ। এই নীতিটোক যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, তেনেহ'লে প্ৰত্যেকজন ব্যক্তিক যেতিয়া হোমিঅ'পেথিক মেডিচিন প্ৰেছক্ৰাইব কৰা হয়, তেনে ক্ষেত্ৰত ব্যক্তিজনৰ শৰীৰত যিটো ৰোগ হৈ আছে, সেই ৰোগবিধৰ লগত সামঞ্জস্য থকা যিটো মেডিচিনেল প্ৰডাক্ট থাকিব বা মেডিচিনেল যিটো ৰ' মেটেৰিয়েলছ যিখিনিৰ পৰা মেডিচিনটো বনোৱা হ'ব, সেই একেধৰণৰ লক্ষণ, সেই মেডিচিন বনোৱা প্ৰপাৰ্টি, সেইটো লাগিলে উদ্ভিদৰ পৰাই হওক বা অন্য মিনাৰেলছৰ পৰাই হওক, তাত সেই প্ৰপাৰ্টিজখিনি দেখিবলৈ পোৱা যাব। লগতে হোমিঅ'পেথিক পদ্ধতিত চিকিৎসা আগবঢ়োৱাৰ সময়ত ব্যক্তিজনক ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ জৰিয়তে আগবঢ়োৱা হয়। অৰ্থাৎ সহজ ভাষাত যদি ক'বলৈ যাওঁ, এজন ব্যক্তিৰ যদি চৰ্দি কাহ হৈছে আৰু সেই একেধৰণৰ চৰ্দি কাহ আৰু এজন বেলেগ ব্যক্তিৰ ক্ষেত্ৰত হৈছে, তেতিয়া বহুতেই ভুল কৰে যে মোৰ যদি চৰ্দি কাহ হৈছে, সেই একে মেডিচিনটো মোৰ লগৰজনী বা মোৰ ভাইটি ভণ্টি যাৰ হৈছে তেওঁলোকেও ব্যৱহাৰ কৰিব পাৰিব। কিন্তু যিটো ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ কথা কৈছিলোঁ, সেইটোৱে বুজায় যে সেই একেধৰণৰ ৰোগটো ব্যক্তিভেদে বেলেগ বেলেগ হ'ব পাৰে। অৰ্থাৎ যিটো মেডিচিন আপোনাক চৰ্দি কাহত দিছোঁ, সেই মেডিচিনটো আপোনাৰ ভাইটি বা ভণ্টিৰ ক্ষেত্ৰত নহ'ব পাৰে। অৰ্থাৎ হোমিঅ'পেথিক পদ্ধতিত প্ৰত্যেকগৰাকী ব্যক্তিক বেলেগ ধৰণে ট্ৰিট কৰা হয়। আপোনাৰ যিখিনি প্ৰচেছ, সেয়া লাগিলে মেণ্টেল, ফিজিকেল, যিকোনোৱেই নহওক কিয়, সেইখিনি মোৰ লগত একে নহ'বও পাৰে। গতিকে যিটো লেহেমীয়া হোৱাৰ কথা আহি পৰিছে, সেইটো ক্ষেত্ৰত ভুলটো মানুহৰ বা আমাৰ ধাৰণাটো এইখিনিতে হয় যে অকল হোমিঅ'পেথিক পদ্ধতি লেহেমীয়া। কিন্তু হোমিঅ'পেথিক পদ্ধতিত সদায় ভিতৰৰ পৰা, আভ্যন্তৰীণৰ পৰা চিকিৎসা কৰা হয়। ইয়াত কেৱল লক্ষণসমূহৰ চিকিৎসা কৰা নহয়। যেনে ধৰক পেইন হৈছে, আমি পেইনটো কমাবৰ কাৰণে ট্ৰিটমেণ্ট নকৰোঁ, আমি পেইনৰ কাৰণটো জানিব বিচাৰোঁ। কাৰণ পেইনৰ যদি ট্ৰিটমেণ্ট কৰোঁ, কালি পৰহিলৈ সেই পেইনটো ৰিকাৰেণ্ট হ'ব পাৰে, আকৌ আহিব পাৰে। কিন্তু যদি আমি কাৰণটো ধ্বংস কৰি দিওঁ, তেনেহ'লে তাৰ আহাৰ কোনো একো চান্সেছেই নাথাকিব। তো তেনে ক্ষেত্ৰত লেহেমীয়াৰ প্ৰশ্ন সাধাৰণতে নাহে, কিন্তু যদি লেহেমীয়া হৈছে, তেনে ক্ষেত্ৰত হয়তো সেই

0: ইণ্ডিভিজুৱেলাইজ প্ৰচেছৰ জৰিয়তে স্পেচিফিক মেডিচিন ছিলেকশ্যন হয় সেইটোত কিবা ভুল থাকিব পাৰে, অন্যথা যিখিনি মেডিচিন ছিলেকশ্যন কৰা হয় প্ৰপাৰ মেডিচিন প্ৰপাৰ ড'জত ছিলেকশ্যন কৰিলে নিশ্চয়কৈ অতি দ্ৰুতগতিত আৰু অতি ভাল পদ্ধতিৰে চিকিৎসা আগবঢ়োৱা হয় আৰু ৰোগসমূহ নিৰ্মূল হয়।
1: হয়, ধন্যবাদ ডক্টৰ কংকনা ভট্টাচাৰ্য। এতিয়া হয়তো শ্ৰোতাসকলৰ মনৰ পৰা এই ভুল ধাৰণাটো নিশ্চয় আঁতৰি যাব, আপুনি খুব সুন্দৰকৈ আমাক এই সম্পৰ্কে বুজাই দিলে। এতিয়া আহিছোঁ আমি আমাৰ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটোৱেই হৈছে আমাৰ মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা। আমি আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ। কিশোৰীসকল প্ৰথম যেতিয়া মাহেকীয়া হয়, প্ৰথম সমস্যাসমূহ এনেধৰণৰ আমি দেখিবলৈ পাওঁ কিশোৰীসকলৰ মাজত, যে প্ৰথম মাহেকীয়া আৰম্ভ হ'ল, তাৰপিছত বহুদিনৰ অন্তৰালৰ পিছতহে, অৰ্থাৎ 5-6 মাহৰ ব্যৱধানৰ পিছতহে পুনৰ হোৱা দেখিবলৈ পোৱা যায়। সেইটো এটা সমস্যা। আৰু দ্বিতীয়তে হৈছে অত্যন্ত পেটৰ বিষ হয়, ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু?
0: এগৰাকী কিশোৰীৰ মাহেকীয়া সাধাৰণতে আৰম্ভ হোৱা সময়ছোৱাক পিউবাৰ্টিয়েল পিৰিয়ড বুলি কোৱা হয়। তো এইটো আৰম্ভণি হয় 12 বছৰৰ পৰা 16 বছৰৰ ভিতৰত, যিটো নৰ্মেল বয়স হয় সেইটো 12-16 বছৰৰ ভিতৰত। তো তেনে ক্ষেত্ৰত যেতিয়া মাহেকীয়া আৰম্ভণি হ'ব, তেতিয়া শৰীৰত এটা সাংঘাতিক সাল সলনি আৰম্ভ হ'বলৈ ধৰে, বিশেষকৈ হৰম'নৰ সাল সলনিখিনি আৰম্ভ হ'বলৈ ধৰে। এই ক্ষেত্ৰত আমি দুটি হৰম'নৰ কথা মেনশ্যন কৰিব লাগিব, সেই দুটা হৈছে এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন। এই হৰম'ন দুবিধে আমাৰ মাহেকীয়াৰ আৰম্ভণিৰ পৰা মাহেকীয়াৰ সম্পূৰ্ণ চাইকেল আৰু এণ্ডিঙলৈকে গোটেইখিনি প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি থাকে। তো তেনে ক্ষেত্ৰত প্ৰথমতে যেতিয়া মাহেকীয়াৰ আৰম্ভণি হ'ব, সেই এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম'নখিনি আমাৰ শৰীৰত খুব দ্ৰুতগতিত উৎপন্ন হ'বলৈ ধৰে, আৰু বিশেষকৈ মাহেকীয়াৰ যিখিনি অংগ প্ৰত্যংগ জড়িত হৈ থাকে, আভ্যন্তৰীণ অংগ প্ৰত্যংগৰ কথা কৈছোঁ, অ'ভেৰিজ, ইউটেৰাচ, সেইখিনি দ্ৰুতগতিত প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ থাকে। তেনে সময়ত হৰম'নৰ এইফাল সেইফাল অকণমান সাল সলনি, এইসমূহ প্ৰক্ৰিয়াৰ বাবে সেই সাধাৰণতে সেই সময়ছোৱাত কিশোৰী এগৰাকীয়ে পোনপ্ৰথমতে পেটৰ বিষ বা ধৰক হালমইনাৰ সৃষ্টি হোৱা বা শৰীৰটো দুৰ্বল অনুভৱ হোৱা, বেছিকৈ ভোক লগা বা কাৰোবাৰ ক্ষেত্ৰত খাবলৈ মন নোযোৱা হোৱা, এনেধৰণৰ যথেষ্ট সংখ্যক বিভিন্ন ধৰণৰ লক্ষণসমূহ দেখা দিয়ে। আৰু মন কৰিবলগীয়া যে এই লক্ষণসমূহ মহিলা বা কিশোৰীভেদে বেলেগ বেলেগ হ'ব পাৰে, সকলোৰে ক্ষেত্ৰত সাধাৰণতে একেধৰণৰ লক্ষণ নাহে। কিন্তু আপুনি যোনটো কথা কৈছে যে পেটৰ বিষ, নিশ্চয়কৈ সেয়া অত্যন্ত এটি কমন লক্ষণ হয়, আৰু তাৰ প্ৰধান কাৰণটো হৈছে এই হৰম'নৰ সাল সলনিখিনি। আৰু পোনপ্ৰথমে যেতিয়া মাহেকীয়াৰ আৰম্ভণি হ'ব, সেই পেটৰ বিষটো অত্যন্ত এটি সাধাৰণ লক্ষণ আৰু এয়া একো ৰোগ বুলি ক'ব নোৱাৰি। কিন্তু মন কৰিবলগীয়া এইটো, যদি সেই পেটৰ বিষটো মাহেকীয়াৰ 3-4 দিনলৈকেও বাৰে বাৰে হৈ থাকে, পাৰ্চিষ্টেণ্ট হয়, ইয়াৰ লগতে কিশোৰীগৰাকীয়ে যদি অতিপাত ৰক্তক্ষৰণ হৈছে, তাৰোপৰি অতিপাত ৰক্তক্ষৰণৰ বাবে মূৰ ঘূৰাইছে, বমি হৈছে, তেনেধৰণৰ লক্ষণসমূহ যদি বাৰে বাৰে দেখা দিয়ে, তেনেহ'লে নিশ্চয়কৈ সেইটো মন কৰিবলগীয়া বা চিকিৎসকৰ পৰামৰ্শ ল'বলগীয়া বিষয়। কিন্তু প্ৰথম অৱস্থাত যিটো পেটৰ বিষ অনুভৱ হয়, সেইখিনি খুবেই নৰ্মেল হয়। আৰু যোনটো কথা আপুনি ক'লে যে প্ৰথমবাৰ মাহেকীয়া হৈ যোৱাৰ পিছত এটি দীঘলীয়া পিৰিয়ডৰ বাবে কিছু সংখ্যকৰ ক্ষেত্ৰত গেপ এটা আহি যায়, সেইটো নিশ্চয়কৈ হৰম'নৰ কাৰণেই হয়। ধৰি লওক কিছুমান কিশোৰীৰ ক্ষেত্ৰত নিউট্ৰিশ্যনৰ বাবেই হওক বা শৰীৰটোৰ এটি পুৰ ডেভেলপমেণ্টৰ কাৰণেই হওক, সকলোখিনি হৰম'ন সময়মতে ক্ষৰণ হ'ব নোৱাৰে। কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত বেছিকৈ হয়, কাৰোবাৰ ক্ষেত্ৰত কমকৈ হয়। তো তেনে ক্ষেত্ৰত সেই গেপটো কাৰোবাৰ ক্ষেত্ৰত বেছিকৈ হ'ব পাৰে, কাৰোবাৰ ক্ষেত্ৰত কমকৈ হ'ব পাৰে। কিন্তু মন কৰিবলগীয়া, সেই পিৰিয়ডখিনিত কিশোৰী এগৰাকীৰ নিউট্ৰিশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব দিব লাগে, আৰু সেনেকুৱাকৈ নিউট্ৰিশ্যনত গুৰুত্ব দি অন্যান্য দিশসমূহ ফিজিকেলি এক্টিভ থাকিলে নিশ্চয়কৈ মাহেকীয়াৰ যিখিনি বাকী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি খুব সুচাৰুৰূপে চলি যাব।
1: হয়, যিহেতুকে হোমিঅ'পেথিক চিকিৎসা সম্পৰ্কে কথা পাতিছোঁ, এই ক্ষেত্ৰত হোমিঅ'পেথিক চিকিৎসা কেনেধৰণে প্ৰদান কৰিব পাৰি?
0: নিশ্চয়কৈ এই ক্ষেত্ৰত হয়তো বহুতে জানে যে হোমিঅ'পেথিক পদ্ধতিত যথেষ্টখিনি সুফল পোৱা যায় মহিলাৰ বিশেষকৈ মাহেকীয়াজনিত সমস্যাৰ ক্ষেত্ৰত। তো তেনেকুৱা ক্ষেত্ৰত মহিলা এগৰাকীৰ বা কিশোৰী এগৰাকীৰ মাহেকীয়া আৰম্ভণিত যেতিয়া পেটৰ বিষ হ'ব, নিশ্চয়কৈ হোমিঅ'পেথিক চিকিৎসা পদ্ধতিত সেই বিষটো কমাবৰ কাৰণে ট্ৰিটমেণ্ট কৰা নহয়, ইয়াৰ পৰিৱৰ্তে আমি বিষটোৰ কাৰণ জানিবলৈ চেষ্টা কৰোঁ। যেনে ধৰক মই আপোনাক অলপ আগতে ক'লোঁ, আমি পেচেণ্টটোক যেতিয়া কাউন্সিলিং কৰোঁ, জানিবলৈ বিচাৰোঁ, তেনে ক্ষেত্ৰত আমি পেচেণ্টটোৰ খাদ্যভাসৰ পৰা আৰম্ভ কৰি পেচেণ্টটোৰ ঠাণ্ডা

0: কম, তেওঁ থকা পৰিৱেশটো, তেওঁৰ ঘৰৰ পৰিৱেশ, তেওঁৰ কিবা ইমোশ্যনেল মেণ্টেল সকলোখিনি বস্তু জানিবলৈ চেষ্টা কৰোঁ। তো তেনে ক্ষেত্ৰত আমি অল অভাৰ যেতিয়া পেচেণ্টক ষ্টাডি কৰোঁ, তেতিয়া আমি বুজিব পাৰোঁ যে তেওঁৰ ভিতৰত সেয়া লাগিলে মেণ্টেল ফিজিকেল যিকোনো লেভেলতে নহওক কিয় কিবা ডেফিচিয়েঞ্চিজ কিবা কম আছে নেকি, বা কিবা যিখিনি নৰ্মেল ফিজিঅলজিকেল থাকিব লাগিছিল তাতকৈ কিবা কম আছে নেকি, সেইখিনি জানিবলৈ চেষ্টা কৰোঁ। আৰু তাৰপিছত তেওঁক এটি কনষ্টিটিউশ্যনেল মেডিচিন দিওঁ, যোনটো তেওঁক এই যে ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছটো ক'লোঁ, ব্যক্তিভেদে বেলেগ বেলেগ, তো তেনে ক্ষেত্ৰত তেওঁক সেই মেডিচিনটো দিয়া হয়। আৰু নিশ্চয়কৈ যেতিয়া সেই ছিলেক্টেড মেডিচিনটো সেই ব্যক্তিজনৰ কাৰণে প্ৰপাৰ হয়, তেতিয়াহ'লে তেওঁ নিশ্চয়কৈ সেই লক্ষণসমূহৰ পৰা, সেই ৰোগসমূহৰ পৰা উপশম পায়।
1: হয়, যিহেতুকে আমি কিশোৰীসকলৰ ঋতুমতী হোৱাৰ সময়ৰ পৰা আমি আৰম্ভ কৰিছোঁ, এই ক্ষেত্ৰত মই জানিব বিচাৰিছোঁ ঋতুমতী হোৱাৰ সময়ৰ লগে লগে বা যেতিয়াৰ পৰা আৰম্ভ হয় মাহেকীয়া, সেইখিনি সময়ত কেনেধৰণৰ আমি সাৱধানতা ল'ব লাগে, চাফ চিকুণতাৰ ক্ষেত্ৰতেই হওক বা খাদ্যাভ্যাস এইবিলাকৰ ক্ষেত্ৰত কেনেধৰণে সাৱধানতা ল'ব লাগে?
0: হয়, মাহেকীয়াৰ আৰম্ভণিৰ সময়ত কিশোৰী এজনী পোনপ্ৰথমৰ পৰা যদি আমি আৰম্ভ কৰোঁ, সকলো ক্ষেত্ৰত সজাগ নহ'ব পাৰে, কাৰণ সেইটো সময় তেওঁলোকৰ বাবে এটি ভয়ংকৰ চেঞ্জেছৰ সময়, তেওঁলোক এটা নতুন ফেজত আহি গৈছে লাইফৰ। তো তেনে ক্ষেত্ৰত যিসকল তেওঁলোকৰ মাতৃ পিতৃ গাৰ্জেন এডাল্টছখিনিয়ে সেই গুৰুত্বটো ল'ব লাগে যে তেওঁলোকে সেই প্ৰক্ৰিয়াটোৰ প্ৰতি সজাগ হওক, কেনেকুৱা সাল সলনি তেওঁলোকৰ শৰীৰত দেখা দিব সেইখিনিৰ প্ৰতি তেওঁলোকক সজাগ কৰাব লাগে। আৰু বহু ক্ষেত্ৰত বৰ্তমান আমাৰ শিক্ষানুষ্ঠানসমূহতো এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া হৈছে, য'ত কিশোৰীসকলে জানিব পাৰে তেওঁলোকৰ শৰীৰৰ সাল সলনিখিনি বা প্ৰয়োজনীয়তাখিনি। তো চাফ চিকুণতাৰ কথা যোনটো আপুনি কৈছে, পোনপ্ৰথমে মাহেকীয়াৰ সময়ত বিশেষকৈ চাফ চিকুণতাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ সেই সময়ত বেক্টেৰিয়েল যিটো ইনফেকশ্যন হয় তাৰ চান্সেছটো বহুত বেছি থাকে। প্ৰধানকৈ চাফ চিকুণতাৰ কথা ক'বলৈ গ'লে, যেতিয়া কিশোৰীগৰাকীয়ে পেডছ ইউজ কৰিব, নিশ্চয়কৈ বৰ্তমান মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰিবৰ বাবে অন্যান্য কিছুমান ওলাইছে, যেনে টেম্পনছ, মেনষ্ট্ৰুৱেল কাপ, কিন্তু বৰ্তমানেও আমাৰ ইয়াত বেছি সংখ্যক মহিলাই পেডছটোৱে প্ৰিফাৰ কৰে, আৰু এয়া কোনো প্ৰব্লেমেটিক নহয়, ভালে হয়। কিন্তু সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব যে কটন পেডছটো প্ৰিফাৰেবল হয়, কাৰণ তাত ইটছিং হোৱাৰ চান্সেছটো কম থাকে বা ইৰিটেশ্যন কমকৈ হয়। তো কটন পেডছ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰিও যিটো পেড ইউজ কৰি আছে সেই পেডটো তেওঁলোকে 6-7 ঘণ্টাৰ ওপৰত এখন পেডে ব্যৱহাৰ কৰিব নালাগে। লাগিলে সেই পেডখন কিমানখিনি ইউজ হৈছে বা হোৱা নাই সেইটো মেটাৰ নকৰে, ছেম পেডখন 6-7 ঘণ্টাৰ ওপৰত ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ উপৰিও প্ৰপাৰ যিটো ৱাশ্বিং থাকে, ধোৱা কামটো কৰি থাকিব লাগে, আৰু ৱাশ্বিঙত এইটোৱে নহয় যে চাবোন ব্যৱহাৰ কৰিব, কাৰণ এইখিনিতে মন কৰিবলগীয়া যে যিটো মহিলাৰ প্ৰাইভেট পাৰ্টছ থাকিব তাত যিটো pH বুলি কোৱা হয়, মানে ক্ষাৰকীয় লেভেলটো, সেইটোৰ আৰু যিটো আমাৰ চাবোনৰ খাৰ লেভেল তাৰ মাজত যদি ইমবেলেঞ্চ হৈ যায়, তেতিয়া তাত ইনফেকশ্যন, ইটছিং, ইৰিটেশ্যন এইবিলাক বেছিকৈ হ'ব পাৰে। গতিকে বৰ্তমান মেডিকেটেতে হওক, নন মেডিকেটেতে হওক, বহুকেইটা এনেকুৱা প্ৰডাক্ট আছে যিবিলাক প্ৰাইভেট পাৰ্টছৰ কাৰণে বনোৱা হৈছে, তেনেকুৱা প্ৰডাক্টেৰেও ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে। ইয়াৰ উপৰিও গৰমৰ দিনত ধৰক যেনেকৈ বহু সময় ধৰি পেড ইউজ কৰাৰ ফলত ইটছিং হয়, ৰেচেছ হয়, তো তেনে ক্ষেত্ৰত নৰ্মেলি জেগাবিলাক ধুই মেলি তাত নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে, নতুবা নিম পাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও বেছি কম্পেক্ট কাপোৰ পিন্ধি, ইলাষ্টিক কাপোৰ পিন্ধিলে সেই জেগাবিলাকত অত্যন্ত হাৰ্ম হোৱাৰ চান্স থাকে। তো তেনে ক্ষেত্ৰত আমাৰ যিখিনি সাধাৰণ স্বাভাৱিকভাৱে কৰা চাফ চিকুণতা বা সাৱধানতা আছে সেইখিনিৰ ওপৰত গুৰুত্ব দিলে সেনেধৰণৰ সমস্যাসমূহৰ সন্মুখীন হ'ব লগা নহয়।
1: হয়, মোৰ এইখিনিতে এটা মনলৈ প্ৰশ্ন আহিছে, বিশেষকৈ দেখিবলৈ পোৱা যায় বহু সংখ্যক পিছপৰা অঞ্চলত পেডৰ সলনি কাপোৰ ব্যৱহাৰ কৰে, যিহেতুকে আগৰ দিনত হয়তো কাপোৰেই ব্যৱহাৰ কৰিছিলে, এই ক্ষেত্ৰত কাপোৰ ব্যৱহাৰ কৰাটো উপযোগী নে?
0: হয়, কাপোৰ ব্যৱহাৰ কৰা কথাটো আপুনি কৈছে, আগতে এইটো হয় কাপোৰেই আছিল যেতিয়া পেডছ এভেইলেবল নাছিলে, কিন্তু কাপোৰৰ ক্ষেত্ৰত কথাটো হৈ পৰে যে তাত এবজৰ্বেণ্ট, মানে যিটো যিখিনি লিকুইডখিনি শোষণ কৰিব নোৱাৰে, কাৰণ তাত কোনো ধৰণৰ কটন নাথাকে ভিতৰত। তো তেনে ক্ষেত্ৰত যেতিয়া কাপোৰ ব্যৱহাৰ কৰিব তাত অসুবিধাটো আহি পৰে যে মহিলাগৰাকী খুব ভালদৰে চলাচল কৰিব নোৱাৰা হয়। হয়তো আগতে আমাৰ এনেকুৱা আছিল যে

0: শিক্ষাৰ সময়ছোৱাত মহিলাগৰাকী এটা জেগাতে বহি থাকিব,
1: হয়
0: কোনো বেলেগ ধৰণৰ কাম কাজ নকৰিব, ওলাই নাযাব। কিন্তু বৰ্তমান আধুনিক যুগৰ লগে লগে সেই সমস্যাসমূহ নোৱাৰি সেনেকৈ থাকিব, সকলোৰে ওলাই যাবলগীয়া থাকে, কাম কৰিবলগীয়া থাকে। তো তেনে ক্ষেত্ৰত কাপোৰ ব্যৱহাৰ কৰিলে সেই শোষণটো কমকৈ হোৱাৰ ফলত মহিলাগৰাকী ফ্ৰীলি মুভমেণ্ট কৰিব নোৱাৰে।
1: হয়
0: দ্বিতীয়তে, কাপোৰ ব্যৱহাৰ কৰিলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো এটি ভাবুকিৰ সৃষ্টি হয়। যেনে ধৰক, যিখন কাপোৰ ব্যৱহাৰ কৰা হৈছে, পুনৰবাৰ সেই কাপোৰখন ব্যৱহাৰ কৰাৰ আগত তাক প্ৰপাৰলি ধুব লাগিব। সেই ধোৱাটো অকল পানী বা চাবোন ব্যৱহাৰ কৰিলেই নহ'ব, তাত যিকোনো ধৰণৰ বীজাণুনাশকো ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। ইয়াৰ উপৰিও অত্যন্ত ভাল ৰ'দত শুকোৱাৰ প্ৰয়োজনীয়তা আহি পৰে, কাৰণ আমি সাধাৰণতে তেনেকুৱা ধৰণে বীজাণুনাশক ব্যৱহাৰ কৰি তাৰ বীজাণু নাশ কৰাটো সহজলভ্য নহয়, সকলোৰে বাবে সহজ নহয়। সেইকাৰণেই বৰ্তমান সময়ত যিকোনো প্ৰকাৰেই হ'লেও কাপোৰতকৈ পেডছেই প্ৰিফাৰেবল হয়, যিটো ট'টেলি ছেফ হয় আৰু যাক সহজে ডিছপ'জ কৰি পেলাই দিবও পৰা যায়।
1: যিহেতু এইখিনি সময়ত আমি খাদ্যও ভাল খাব লাগে, আপুনি যিহেতু ক'লে নিউট্ৰিশ্যনৰ কথা, কেনেকুৱা ধৰণৰ খাদ্য আমি এইখিনি সময়ত খাব লাগে?
0: পোনপ্ৰথমে যিহেতু ৰক্তক্ষৰণ হয়, ব্লিডিং হয়, তো তেনে ক্ষেত্ৰত আমি পোনপ্ৰথমে আইৰণ কণ্টেণ্ট থকা খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। আইৰণ কণ্টেণ্ট থকা খাদ্য যেনে পালেং শাক, তিল বা যিবিলাক ছানফ্লাৱাৰ ছিড, বা সাধাৰণভাৱে আমাৰ যিখিনি সুষম আহাৰৰ তালিকা এখনত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেটছ, যিখিনি আমাৰ প্ৰত্যেকদিনে ব্যৱহাৰ কৰা খাদ্যতে থাকে, ইয়াৰ উপৰিও ফল মূল, লগতে আইৰণৰ লগতে মই এটা কথা পুনৰ ক'ব বিচাৰিম, ভিটামিন চিযুক্ত খাদ্যৰ ওপৰতো গুৰুত্ব দিব লাগে, কাৰণ ভিটামিন চি যুক্ত খাদ্যৰ লগত আইৰণ যেতিয়া কম্বাইন কৰা হয়, লগ লগাই খোৱা হয়, তেতিয়াহ'লে সেই আইৰণৰ শোষণটো শৰীৰত অতি ভালদৰে হয়। আৰু যথেষ্ট পৰিমাণে পানী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে, কাৰণ যিহেতু বডিৰ পৰা ফ্লুইডখিনি ওলাই গৈ আছে, ফ্লুইড লজ হৈ আছে, তেনে ক্ষেত্ৰত বডিটো হাইড্ৰেট হৈ থকাৰ বাবে পানী খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু ধৰক, এইখিনি এনেও মহিলা এগৰাকীৰ বাবে বেয়া বুলিয়ে ক'ব লাগে, যেনে ধৰক বৰ্তমান সময়ত অত্যন্ত এই ফাষ্টফুড হওক বা অত্যন্ত প্ৰচেছড ফুডবিলাক, অত্যন্ত তেলজাতীয় ফুডবিলাক, তেনেধৰণৰ খাদ্যসমূহ যদি বেছিকৈ লোৱা যায়, তেতিয়াহ'লে নিউট্ৰিশ্যনৰ নাপায়, অন্যথা মহিলাগৰাকীৰ সেই হৰমনবিলাকৰ ওপৰতহে বেয়া ইম্পেক্ট পৰে। গতিকে সেই সময়ছোৱাত মহিলাগৰাকীয়ে অত্যন্ত সুষম আহাৰযুক্ত থাল এখন খোৱাৰ ওপৰত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়।
1: ডাক্টৰ কংকনা ভট্টাচাৰ্য, সুধিব বিচাৰিছোঁ, পেডছ বা কাপোৰৰ সলনি এতিয়া খুব বেছিকৈ এটা বস্তু বজাৰত আমি দেখিবলৈ পাইছোঁ, সেইটো হৈছে মেনষ্ট্ৰুৱেল কাপ। সেইটো কিমান দূৰ গ্ৰহণযোগ্য?
0: হয়, মেনষ্ট্ৰুৱেল কাপটো বৰ্তমান বহুখিনি প্ৰসাৰ পাইছে, আৰু মেনষ্ট্ৰুৱেল কাপটো নিশ্চয়কৈ গ্ৰহণযোগ্যই হয়। তাৰ কোনো ধৰণৰ হাৰ্মফুল ইফেক্ট তেনেদৰে দেখা পোৱা যোৱা নাই এতিয়ালৈকে, কিন্তু তেনে ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ কথাটো হ'ল, যেতিয়া মেনষ্ট্ৰুৱেল, যিহেতু এইটো ৰিইউজেবল হয়, নেক্সট এবাৰ ব্যৱহাৰ কৰি পুনৰবাৰ ব্যৱহাৰ কৰাৰ আগতে যিখিনি প্ৰচেছ আছে, সেই প্ৰচেছৰ জৰিয়তে তাক চফা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, অন্যথা ই একেবাৰে ছেফ হয়, কোনো ধৰণৰ অসুবিধা পোৱা নাযায়।
1: হয়, PCOS অথবা PCOD এই দুটা ৰোগৰ সম্পৰ্কে জানিব বিচাৰিছোঁ আপোনাৰ পৰা।
0: হয়, PCOS পলিচিষ্টিক অভিৰিয়ান চিণ্ড্ৰম, কিন্তু

গৰাকীৰ মুখত যথেষ্ট সংখ্যক শালমইনা দেখা পাব পাৰে, মহিলাগৰাকীৰ ওজন বৃদ্ধি পাব পাৰে বা আনৱান্টেড হেয়াৰ গ্ৰ'থ হ'ব পাৰে, যেনে ধৰক কিছুমান মহিলাৰ ক্ষেত্ৰত মুখত বেছি চুলি উৎপন্ন হোৱা, নোম উৎপন্ন হোৱা, ইয়াৰ উপৰিও মহিলাগৰাকীৰ এনজাইটি, ভাগৰুৱা অনুভৱ, তেনেধৰণৰ বিভিন্ন সংখ্যক লক্ষণৰ সামঞ্জস্য সংমিশ্ৰণ হৈ পিনে এই ৰোগটোক নামাকৰণ কৰা হৈছে বা চিনাক্ত কৰা হৈছে। তো এই ৰোগটোৰ ক্ষেত্ৰত প্ৰধান এই ৰোগটো এটা লাইফষ্টাইল ডিছৰ্ডাৰৰ ভিতৰতে পৰিছে, কাৰণ ইয়াৰ অন্যতম প্ৰধান কাৰণটো হৈছে যে ওজন বৃদ্ধি পোৱা, অবেচিটি হোৱা। তো তাৰ কাৰণবিলাকৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আমাৰ বৰ্তমান ফিজিকেল এক্টিভিটি যথেষ্টখিনি কম হৈছে, প্ৰচেছড ফুড খোৱাৰ প্ৰকোপটো বাঢ়ি গৈছে, তো তেনে ক্ষেত্ৰত মহিলাগৰাকীৰ হৰম'নৰ যথেষ্টখিনি সাল সলনি হয়, যাৰ বাবে এই ৰোগসমূহ দেখা পোৱা যায়। আৰু এই ৰোগটো বৰ্তমান কিশোৰীসকলৰ যদি আমি চাবলৈ যাওঁ, প্ৰত্যেক 10গৰাকীৰ 8গৰাকী কিশোৰীৰ ক্ষেত্ৰতেই এই ৰোগটো দেখিবলৈ পাম। তেনে ক্ষেত্ৰত আমি কিশোৰীসকলে প্ৰধান কৰণীয়টো হৈছে যে তেওঁলোকে ফিজিকেলি এক্টিভ থাকিব লাগে। ইয়াৰ উপৰিও যিবিলাক খাদ্য গ্ৰহণ কৰিব সেইবিলাক অত্যন্ত কম তেলযুক্ত বা প্ৰচেছড ফুডখিনি পাৰিলে এভইড কৰিব লাগে। আৰু যিটো বৰ্তমান শোৱাৰ খেলিমেলি হৈছে, ধৰক ৰাতি বহু দেৰিলৈকে মোবাইল স্ক্ৰীণ টাইমটো বেছি হৈ গৈছে, তো তেনে ক্ষেত্ৰত সেই শ্লীপ চাইকেলটোৱে এই বস্তুটো যথেষ্ট

0: উপৰিও যিবিলাক খাদ্য গ্ৰহণ কৰিব সেইবিলাক অত্যন্ত কম তেলযুক্ত বা প্ৰচেছড ফুডখিনি পাৰিলে এভইড কৰিব লাগে। আৰু যিটো বৰ্তমান শোৱাৰ খেলিমেলি হৈছে, ধৰক ৰাতি বহু দেৰিলৈকে মোবাইল স্ক্ৰীণ টাইমটো বেছি হৈ গৈছে, তো তেনে ক্ষেত্ৰত সেই শ্লিপ চাইকেলটোৱে এই বস্তুটো যথেষ্টখিনি এফেক্ট কৰে। লগতে পানী খোৱা, বডিত ফ্লুইড ইনটেকটো বঢ়াই ৰখা, এইসমূহ যদি আমাৰ সাধাৰণ অভ্যাসসমূহ আমি আমাৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰোঁ, তেনেহ'লে এই PMOS ডিজিজটোৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ।
1: হয়, খুব সুন্দৰ। এতিয়া আমি আহিছোঁ মহিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হৈছে মেন'পজ। সেই সময়খিনিত মহিলাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিয়ে, যেনে ধৰক সেইখিনি সময়ত খুব বেছি গৰম লাগে বা খুব এটা মানসিক এটা চাপ থাকে, কেতিয়াবা হয়তো খুব বেছি ৰক্তক্ষৰণ হয়, কেতিয়াবা নহয় বা মাহেকীয়া নিয়মিতভাৱে নহয়। এই ক্ষেত্ৰত আমি কেনেধৰণে সাৱধানতা ল'ব লাগে বা এই ক্ষেত্ৰত হোমিঅ'পেথিক কিবা চিকিৎসা আমি দ্বাৰা ফলপ্ৰসূ হ'ব পাৰোঁ নেকি?
0: হয়, যিটো মেন'পজৰ কথা কৈছে, সাধাৰণতে ক'বলৈ গ'লে মহিলা এগৰাকীৰ 40-50 বছৰৰ ভিতৰত এই সময়ছোৱা আহি পৰে। আৰু যেনেদৰে মহিলা এগৰাকীৰ মাহেকীয়াৰ আৰম্ভণিত শৰীৰটো যথেষ্টখিনি সাল সলনি হয়, ঠিক তেনেদৰে মাহেকীয়া শেষ হ'বৰ সময়তো তেনেধৰণৰ সাল সলনিসমূহ দেখা পোৱা যায়। এতিয়া আমি মহিলা এগৰাকীৰ ক্ষেত্ৰত মেন'পজ বুলি কনচিডাৰ কৰিব পাৰিম যেতিয়া এটি একেৰাহে 12 মাহৰ বাবে মাহেকীয়া দেখা পোৱা নাযায় মহিলাগৰাকীৰ, তেতিয়া তাক মেন'পজ বুলি ধৰা হয়। কিন্তু তাৰ আগত পেৰিমেন'পজ বুলি এটা সময় আহে য'ত মহিলাগৰাকীৰ মাজে সময়ে, যোনটো আপুনি ক'লে, কেতিয়াবা মাহেকীয়াটো দেখিবলৈ পোৱা যায় বা খুব কম দিনৰ বাবে হয়, কেতিয়াবা খুব বেছি দিনৰ বাবে হয়, তো সেই সময়ছোৱাত আমাৰ শৰীৰটোৱে মানে প্ৰিপেয়াৰ কৰি থাকে যে মেন'পজটো আহিব। তো তাত সেই সাল সলনিখিনি কেতিয়াবা মাহেকীয়া দেখিবলৈ পোৱা, কেতিয়াবা হয়তো বেছিকৈ ৰক্তক্ষৰণ হোৱা, কেতিয়াবা কমকৈ হোৱা, সেইখিনি একেবাৰে নেচাৰেল হয়। তাৰ বাবে কোনো ট্ৰিটমেণ্ট বা কোনো চিকিৎসাৰ প্ৰয়োজন নাথাকে। আৰু মেন'পজৰ যেতিয়া সময়ছোৱা আহিব, সেই বয়সখিনিত হট ফ্লাছেছ, যিটো গৰম উঠি অহা বুলি ক'লে আপুনি, সেইটো এটা অত্যন্ত সাধাৰণ লক্ষণ। ইয়াৰ উপৰি শৰীৰৰ দুৰ্বলতা অনুভৱ কৰা, ভাগৰুৱা অনুভৱ কৰা, খুব মনটো বেয়া লগা, এনজাইটি, টোপনি নহা, এইসমূহ লক্ষণ ক'ব গ'লে ডাইৰেক্টলি ৰিলেটেড টু এষ্ট্ৰজেন এণ্ড প্ৰজেষ্ট্ৰেৰন, অৰ্থাৎ সেই হৰ্মন দুটাৰ সক্ৰিয়তা তেতিয়া কমি আহিবলৈ ধৰে মহিলা এগৰাকীৰ শৰীৰত। তো তেনে ক্ষেত্ৰত মহিলাগৰাকী যথেষ্ট সাল সলনি অনুভৱ কৰিবলৈ ধৰে। আৰু হয়তো মন কৰিছে আপোনালোকে, বহুখিনি মহিলাৰ হাড়ৰ সমস্যাও দেখিবলৈ পোৱা যায়, গাঁঠিৰ বিষ, ভৰিৰ বিষ, তেনেকুৱা ধৰণৰ সমস্যাসমূহ দেখিবলৈ পোৱা যায়। সাধাৰণতে এই সমস্যাসমূহ যদি অতিমাত্ৰা নহয় তেনেহ'লে কোনো ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নাথাকে। কিন্তু যদি সেই সমস্যাসমূহে আপোনাৰ ডেইলি লাইফত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে, তেতিয়াহ'লে নিশ্চয়কৈ চিকিৎসাৰ প্ৰয়োজন থাকে। আৰু হোমিঅ'পেথিক পদ্ধতিটো ইণ্ডিভিজুৱেলাইজেশ্যন প্ৰচেছৰ জৰিয়তে, পুনৰ মই কৈছোঁ, সেই মহিলাগৰাকীক যিখিনি মেডিচিন প্ৰেছক্ৰাইব কৰা হয় তাৰ জৰিয়তে মহিলাগৰাকী মানসিকভাৱে বা শাৰীৰিকভাৱে সকলো দিশৰ পৰাই পুনৰ সজ্জীৱিত অনুভৱ কৰে আৰু সেই তেওঁৰ আগৰ ষ্টেজটো ঘূৰি আহিবলৈ ধৰে। আৰু তেনে ক্ষেত্ৰত চিকিৎসাৰ সলনিও মই নিজে ল'ব পৰা কিছুমান ব্যৱস্থাপনাৰ বিষয়ে আওৰাই দিব বিচাৰোঁ। যেনে ধৰক, হাড়ৰ সমস্যা নহ'বৰ বাবে কেলছিয়ামযুক্ত খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে, ফিজিকেলি এক্টিভ থাকিব লাগে বা নিজকে অকণমান বুষ্ট আপ কৰি ৰাখিব লাগে, যেনে ধৰক মন ভাল কৰি ৰাখিব লাগে। হয়, নিশ্চয়কৈ শৰীৰত সাল সলনি হৈছে, মনতো সাল সলনি হ'ব, কিন্তু নিজক বুষ্ট আপ কৰি, নিজৰ এক্টিভিটিজবিলাক মেইনটেইন কৰি, নিউট্ৰিচিয়াছ খাদ্যৰ ওপৰত গুৰুত্ব দি তেনেদৰে থাকিলে মেন'পজেল যিখিনি সাল সলনি আছে সেইখিনিয়ে যথেষ্টখিনি ভাগৰুৱা কৰি নেপেলায় মহিলাগৰাকী।
1: হয়, এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ। কেতিয়াবা দেখিবলৈ পোৱা যায় যে সাধাৰণতে মহিলাসকলৰ যেতিয়া মাহেকীয়া হয় 7 দিনলৈকে ৰক্তক্ষৰণ হৈ থাকে, 3 দিনলৈকে হয়, তাৰপিছত লাহে লাহে কমি আহে। কিন্তু কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় 7 দিনৰ পিছতো ৰক্তক্ষৰণটো হৈয়ে থাকে, বা কেতিয়াবা এনেকুৱাও হয় 15 দিনৰ ভিতৰতে আকৌ এবাৰ মাহেকীয়া হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু?
0: ইয়াতে আপুনি যোন দুটা কণ্ডিশ্যনৰ কথা ক'লে তাত দুটা বস্তু আহি যায়, এটাক কোৱা হয় মেন'ৰেজিয়া বুলি আৰু এটাক কোৱা হয় মেট'ৰেজিয়া বুলি। আৰু এই গোটেইখিনিক একেলগে এবনৰ্মেল মেনষ্ট্ৰুৱেল ব্লিডিং বুলি ধৰা হয়, কাৰণ নৰ্মেল মাহেকীয়াৰ এটি সময়ছোৱা হৈছে 24-ৰ পৰা 32 দিনৰ ভিতৰত বা কেতিয়াবা এদিন দুদিনৰ আগপিছ হ'ব পাৰে, সেইটো হ'ল সাধাৰণতে হোৱা। বা যেতিয়া মাহেকীয়া আৰম্ভ হ'ব সেইটো 3-5 দিন, 6 দিন বা 7 দিনলৈকেও ৰক্তক্ষৰণ হ'ব পাৰে। কিন্তু তাতকৈ যদি বেছি সময়লৈকে মহিলা এগৰাকীৰ ৰক্তক্ষৰণ হৈ থাকে, সেই কণ্ডিশ্যনটোক মেনোৰেজিয়া বুলি কোৱা হয়। অৰ্থাৎ সেই

0: কণ্ডিশ্যনটোত যিখিনি হৰমনছ থাকিব সেই হৰমনছখিনি কণ্ট্ৰলত নাথাকাৰ ফলত ৰক্তক্ষৰণটো মহিলাগৰাকীৰ শৰীৰত হৈয়ে থাকে, যাৰ বাবে মহিলাগৰাকী দুৰ্বল হৈ যায়, মহিলাগৰাকীৰ হিমগ্ল'বিন লেভেল কমি আহিব পাৰে। তো তেনে ক্ষেত্ৰত বিভিন্নটি কাৰণ জড়িত হৈ থাকিব পাৰে, তাৰ ভিতৰত এটি কাৰণ PCOS অলপ আগত যে ক'লে আপুনি, সেই কাৰণটোও অন্তৰ্ভুক্ত থাকিব পাৰে। তো তেনে ক্ষেত্ৰত সেই হৰমনেল লেভেলটো মেইনটেইন কৰাৰ বাবে মহিলাগৰাকীয়ে খোৱা লোৱা, ফিজিকেল এক্টিভিটি, সেইখিনিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে যদি সেই কণ্ডিশ্যনটো যথেষ্ট ছিভিয়াৰ হৈ থাকে তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। আৰু যোনটো আপুনি ক'লে যে মাহেকীয়া হ'বৰ সময় আগতে কেতিয়াবা 15 দিনত কেতিয়াবা 20 দিনত পুনৰ মাহেকীয়া হোৱা দেখা যায়, সেইটোক মেট'ৰিজিয়া বুলি কোৱা হয়। তেনে ক্ষেত্ৰতো বস্তুখিনি একেই হয়, হৰম'নেল লেভেলটো নিয়ন্ত্ৰণত নথকাৰ বাবে মহিলাগৰাকীৰ ব্লিডিংটো বাৰে বাৰে হৈ থাকে, যাৰ বাবে মহিলাগৰাকী দুৰ্বল হৈ যায়। তো তেনে ক্ষেত্ৰত নিজৰ ফিজিকেল এক্টিভিটিখিনিৰ লগতে সেই ৰক্তক্ষৰণটো অতিমাত্ৰা হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়, কাৰণ নহ'লে শৰীৰত হিমগ্ল'বিনৰ পৰিমাণটো কমি যোৱাৰ সংখ্যাটো থাকে।
1: হয় ডাক্টৰ কংকনা ভট্টাচাৰ্য, আহি আহি আমি অনুষ্ঠানৰ শেষ পৰ্যায় পাইছোহি। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, মহিলাসকলে এই সময়খিনিত, ঋতুস্ৰাৱৰ যিখিনি সময়, সেইখিনি সময়ত কেনেদৰে নিজকে সজাগ, সচেতন আৰু সুস্থ হৈ থাকিব পাৰে, এই বিষয়ে আপুনি মহিলাসকলক কি পৰামৰ্শ দিব?
0: ঋতুস্ৰাৱৰ সময়ছোৱা মহিলা এগৰাকীৰ শৰীৰত যথেষ্টখিনি সাল সলনিৰ এক সময়ছোৱা, গতিকে এই ক্ষেত্ৰত মহিলাসকলে নিজৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। নিজৰ ওপৰত গুৰুত্ব দিয়া অৰ্থাৎ আগৰ দিনত মানুহে কৈছিল যে মাহেকীয়াৰ সময়ত একে ঠাইতে থাকিব লাগে, লৰচ কৰিব নালাগে, যদিও সেই কনচেপ্টটো তেনেদৰে আহিছিল কিন্তু তাৰ আঁৰৰ যিটো গুৰুত্ব আছিল সেই গুৰুত্বটো কিন্তু এতিয়াও আছে। কিয়নো লৰচৰ কৰিব নালাগে কথাটো একেবাৰে ভুল বুলি নকওঁ যদিও, হয় নিশ্চয়কৈ মাহেকীয়াৰ সময়ত আমি যথেষ্ট হেভি কাম কৰিব নালাগে, ৰেষ্ট ল'ব লাগে, হয় আমি চলাচল নিশ্চয়কৈ কৰিব পাৰিম, বা আমাৰ যিখিনি ডেইলি মুভমেণ্ট, খোজকঢ়া বা আমি ডেইলি খোজকাঢ়িব যাওঁ ৰাতিপুৱা, সেইখিনিও আমি কৰিব পাৰিম, কিন্তু আমি হেভি ৱেট বিল্ডিং বা জিমৰ কিছুমান হেভি এক্সাৰচাইজ সেইকেইদিন এভইড দাঙিব নালাগে, চিম্পল কথাত সেইখিনিয়ে। ইয়াৰ উপৰিও খাদ্যভাসৰ ওপৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগে, চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব লাগে, আৰু এইখিনিতে মন কৰিব লাগে যে এতিয়াও বৰ্তমানো কিছুমান এনেকুৱা জেগা আছে য'ত মানুহখিনি সজাগ নহয়, হয়তো তেওঁলোকে সেনেকুৱা পৰিৱেশ পোৱা নাই বা জানা নাই। তেনে ক্ষেত্ৰত আমি যোনখিনি মানুহে সেই পৰিৱেশটো পাইছোঁ, আমি নিজৰ পৰা ইনিচিয়েটিভ লৈ হ'লেও সেই মহিলাসকলৰ মাজত এই নলেজখিনি, এইখিনি বস্তু স্প্ৰেড কৰিবৰ বাবে যত্ন কৰিব লাগে, যাতে সকলোখিনি উপকৃত হ'ব পাৰে। গতিকে মোৰ ফালৰ পৰা মহিলাসকললৈ সেয়াই অনুৰোধ থাকিল যে নিজক গুৰুত্ব দিয়ক, নিজৰ শৰীৰটোক জানিবলৈ চেষ্টা কৰক, আৰু সেইখিনি আপোনাৰ বাবে যথেষ্ট।
1: হয়, আৰু এগৰাকী মহিলাই এটা পৰিয়াল পৰিচালনা কৰে, গতিকে মহিলাগৰাকী সুস্থ হৈ থাকিলেহে পৰিয়ালটো সুস্থ হৈ থাকিব,
0: প্ৰয়োজনীয়।
1: হয় ডক্টৰ কংকনা ভট্টাচাৰ্য, আজি আপুনি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আহিলে আৰু ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিলে, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ কেতিয়াবা আপোনাক আকৌ লগ পাম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ,
0: ধন্যবাদ।

শ্ৰোতাসকল, সেয়া আছিল হোমিঅ'পেথিক চিকিৎসক ডাক্তৰ কংকনা ভট্টাচাৰ্য। আজি আমাৰ কথোপকথনৰ বিষয় আছিল মহিলাৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যা আৰু হোমিঅ'পেথিক চিকিৎসা। ইয়াৰ লগে লগে আজিৰ বুলনিৰ ইমানতেই অন্ত পৰিল। নমস্কাৰ।

0: আইডিউৰ বুলনি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অৰ্থাৎ 1 বজাৰ পৰা হিন্দীত আৰু 1:05ৰ পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই ফৰহত নাজ। वित्त मंत्री निर्मला सीतारामन

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া ওজাপালিৰ অনুষ্ঠানত শুনক নগেন্দ্ৰনাথ আৰু সংগীপ্ৰিণ্টৰ কণ্ঠৰ।

0: बताए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: এই আকাশবাণী গুৱাহাটীৰ মহাপাহু এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক বিপুল বৰুৱা পৰিচালিত সুৰ সমলয়।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে

ভাৰত আৰু ছিচিলিয়ে অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীনখণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ঈদ মিলাদুন নবী উদযাপন কৰিছে। আৰু দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ছিচিলিয়ে অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীনখণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চিহ্নিত কৰিছে। মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে ছিচিলিৰ মীন, কৃষি আৰু সামুদ্ৰিক অৰ্থনীতি দপ্তৰৰ মন্ত্ৰী ৱালেছ কছগ্ৰ'ৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ সৈতে এই বিষয়সমূহৰ সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক আহ্বান কৰে। নতুন দিল্লীত কালি অনুষ্ঠিত এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিক একত্ৰিত কৰি সাম্প্ৰতিক পৰিকাঠামোসমূহ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত নতুন বিষয় অন্বেষণ আৰু বহনক্ষম সামুদ্ৰিক সম্পদ ব্যৱহাৰৰ বাবে শক্তিশালী আৰু সমন্বিত কাৰ্যসূচী যুগুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। আলোচনাকালত ভাৰতীয় প্ৰতিনিধি দলটোৱে দুয়ো দেশৰ মাজত গভীৰ সামুদ্ৰিক অংশীদাৰিত্বৰ কথা উল্লেখ কৰি মীন, জলজ কৃষি, উন্নত বৈজ্ঞানিক গৱেষণা আৰু সামৰ্থ্য বৰ্ধনৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতা সম্প্ৰসাৰণৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। দুয়োপক্ষই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আৰ্থ সামাজিক সুস্থিৰতা, খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে সমন্বয় ৰক্ষা কৰি কাম কৰাটো প্ৰয়োজনীয় বুলি সহমত প্ৰকাশ কৰে। পাৰস্পৰিক কূটনৈতিক কাৰ্যকলাপক উমৈহতীয়া, ইতিবাচক আৰু গঠনমূলক দৃষ্টিভংগীৰে গ্ৰহণ কৰি ফলপ্ৰসূ কাম কাজ কৰাৰ প্ৰতিশ্ৰুতিৰে এই বৈঠকৰ সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱা ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ জৰিয়তে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিক দায়বদ্ধতা, স্বেচ্ছা সেৱা, সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চ যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণাসমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া, অলিম্পিক, যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়বস্তুসমূহে আলোচনাত ঠাই পাব। খেলো ইণ্ডিয়া সংবাদ কাৰ্যসূচীৰ লক্ষ্য হৈছে দেশৰ যুৱ নাগৰিকসকলক ক্ৰীড়া যাত্ৰাৰ সৈতে সংযুক্ত কৰোৱা, তেওঁলোকৰ আশা আকাংক্ষাৰ বুজ লোৱা আৰু যুৱ প্ৰজন্মৰ নেতৃত্বত বিকশিত ভাৰতৰ লক্ষ্যক শক্তিশালী কৰি তোলা। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 2026ৰ সৈতে সংগতি ৰাখি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে আয়োজন কৰা খেলো ইণ্ডিয়া সংবাদ, খেল কি বাট, পি এম কে সাথ শীৰ্ষক কাৰ্যসূচীত কাইলৈ পঞ্জাব আৰু হাৰিয়ানাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতত বহনক্ষম বিকাশ, যুৱ জনসংখ্যা, বৃহৎ পৰিসৰৰ গ্ৰাহক আৰু দ্ৰুতভাৱে দৃঢ় হোৱা মূলধনী বজাৰৰ সংমিশ্ৰণ ঘটিছে। টৰণ্টোত আজি ভাৰতীয় ব্যৱসায় সমুদায়ৰ বিশিষ্ট সদস্যসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতৰ এই ৰূপান্তৰ দ্ৰুত নগৰীকৰণ, বৰ্ধিত মধ্যবিত্ত শ্ৰেণী আৰু বিশ্বমানৰ ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা পৰিচালিত। এই উন্নয়নসমূহে দেশৰ অৰ্থনীতিৰ প্ৰায়বোৰ খণ্ডতে নতুন সুযোগ সৃষ্টি কৰিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে বিত্তীয় আৰু বাণিজ্যিক সেৱাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ ডিজিটেল পৰিস্থিতিতন্ত্ৰৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। শ্ৰীমতী সীতাৰমণে কেৱল লেনদেনৰ ক্ষেত্ৰতে নহয় বৰঞ্চ পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল বিত্তীয় আন্তঃগাঁথনি গঢ় দিয়াৰ ক্ষেত্ৰতো কানাডাৰ বেংক, ফিনটেক কোম্পানী আৰু নিয়ন্ত্ৰকৰ সৈতে সহযোগিতাৰ গুৰুত্বপূৰ্ণ সুযোগসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি পবিত্ৰ ঈদ মিলাদুন নবী, বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি এই উৎসৱ উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী

0: ধৰ্মাৱলম্বীলোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে মিলাদুন নবী এনে এটি পবিত্ৰ দিন যিটোৰ দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সৰুগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহ্বান জনাইছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মিলাদুন নবী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে মানুহৰ মাজত শান্তি, সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধৰ এনাজৰি শক্তিশালী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাদুন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনে বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱে সমাজ আৰু ব্যক্তিজীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে 2021 চনত আৰম্ভ কৰা এই ব্যৱস্থাৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ আধাৰ সংযোজন ব্যৱস্থাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় তথ্য কোষ মুকলি কৰা হৈছিল। ইয়াৰ জৰিয়তে প্ৰতিগৰাকী পঞ্জীকৃত শ্ৰমিকে এটা অনন্য সাৰ্বজনীন একাউণ্ট নম্বৰ লাভ কৰে। তেওঁলোকৰ বাবে যুগুতাই উলিওৱা উমৈহতীয়া ডিজিটেল মঞ্চৰ জৰিয়তে কল্যাণ, নিয়োগ, দক্ষতা বিকাশ, প্ৰশিক্ষণ আৰু পেঞ্চন সেৱা প্ৰদান ব্যৱস্থা সংহত কৰি তোলা হয়। 31,89,00,000 পঞ্জীয়নৰ জৰিয়তে ই শ্ৰম পৰ্টেলে তথ্য প্ৰমাণ আধাৰিত নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰতো সহায় কৰিছে। ইয়াৰ ফলত চৰকাৰৰ সৰ্বাত্মক প্ৰযুক্তিচালিত সামাজিক সুৰক্ষা ব্যৱস্থা উন্নত হৈছে। ইয়াৰ জৰিয়তে 15টা সামাজিক সুৰক্ষা আৰু কল্যাণ আঁচনিৰ সুবিধা একেখন মঞ্চতে লাভ কৰাটো সহজ হৈ পৰে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী জনধন যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, জীৱনজ্যোতি বীমা যোজনাকে ধৰি কেইবাখনো কল্যাণমূলক আঁচনি অন্তৰ্ভুক্ত হৈছে। আজি পবিত্ৰ থিৰু ওনাম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে জনসাধাৰণলৈ, বিশেষকৈ দেশ আৰু বিদেশৰ বিভিন্ন প্ৰান্তত বাস কৰা কেৰালমৰ লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ওনাম হৈছে নতুন খাদ্যশস্য চপোৱাৰ বতৰত প্ৰকৃতিলৈ কৃতজ্ঞতা জনোৱা এটা কৃষিভিত্তিক উৎসৱ। তেওঁ কয় যে এই উৎসৱে ভাৰতৰ চহকী সংস্কৃতি, ভাতৃত্ববোধ আৰু বৈচিত্ৰ্যৰ মাজত একতাক প্ৰতিনিধিত্ব কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে এই উৎসৱ উপলক্ষে আয়োজন কৰা নাও খেল, লোকনৃত্য, সংগীত আৰু ক্ৰীড়াই কেৰালমৰ চহকী কৃষ্টি আৰু মূল্যবোধক প্ৰতিনিধিত্ব কৰে। শ্ৰীমতী মুৰ্মুৱে এই পবিত্ৰ উৎসৱে জনসাধাৰণৰ মনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিত বৰঙণি আগবঢ়াব বুলি উল্লেখ কৰে। ওনাম উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ভিয়েটনাম, লাওছ আৰু পালাত 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি ভিয়েটনামত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি হানৈত থকা ৰাষ্ট্ৰপতি হু চি মিনৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ নেতৃত্বই ভাৰত আৰু ভিয়েটনামৰ সম্পৰ্কৰ ধাৰাবাহিকতা ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি শ্ৰীমাৰ্ঘেৰিটাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম সূচীত তেওঁ আজি ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃবৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোক আৰু মূল অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ভাৰত আৰু ছিচিলিয়াই অৰ্থনৈতিক উন্নয়ন, গ্ৰাম্য নিয়োগ সৃষ্টি আৰু বহনক্ষম বিকাশৰ বাবে মীন খণ্ড আৰু সম্প্ৰসাৰিত সামুদ্ৰিক অৰ্থনীতিক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চিহ্নিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰত বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হিচাপে থিয় দিছে বুলি প্ৰকাশ কৰিছে। বিশ্ব নবী হজৰত মহম্মদৰ জন্মতিথি উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পবিত্ৰ ঈদ মিলাদুন নবী উদযাপন কৰিছে আৰু দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক সামাজিক সুৰক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ই শ্ৰম পৰ্টেলে আজি 5 বছৰ সম্পূৰ্ণ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে FM 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলো হাৰ্টজত। প্রিয় শ্রোতা,

0: লোকগীতৰ অনুষ্ঠানত সেয়া আছিল শিল্পী মণিকা দাস। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপেহেৰ চামাচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashvani and I am Abhishek Mukhopadhyay with the Midday News. The headlines. Finance Minister Nirmala Sitharaman addresses leading members of Indian business community in Toronto, Canada, says India's transformation is structural, driven by rapid urbanization and world-class digital infrastructure. Chief Minister Rekha Gupta launches Delhi Lakshmi Yojana, hands over approval letters to 20,

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ দেশৰ 1500তকৈও অধিক স্থানত যুৱক যুৱতী তথা খেলুৱৈৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপ কৰিব। এই অনুষ্ঠান খেলো ইণ্ডিয়া সম্বাদ, খেল কি বাট, পি এম কেছাট অভিযানৰ অধীনত আয়োজন কৰা হৈছে। অহা 29 আগষ্টত হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দ্ৰৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। এইমছ গুৱাহাটী, হাতিঙিমাৰী মহাবিদ্যালয়, মানকাছুৰ মহাবিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। দক্ষিণ শালমৰাৰ মানকাছুৰ জিলাৰ হাতিঙিমাৰী আৰু মানকাছুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই কাৰ্যসূচী সন্দৰ্ভত আজি মহাবিদ্যালয়খনৰ এন এছ গোটৰ কাৰ্যবাহী বিষয়া ডঃ আব্দুল কৰিম শেখে সংবাদ মাধ্যমক অৱগত কৰে।
2: খেলো ইণ্ডিয়া ডায়লগেৰে সমগ্ৰ ভাৰতবৰ্ষৰ যুৱক যুৱতীসকলক ক্ৰীড়াৰ প্ৰতি আগুৱাই লৈ যোৱাই হৈছে আমাৰ এই কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য। মাই ভাৰত মেৰা য়ুৱা ফৰ বিকশিত ভাৰত পলিচিৰ আধাৰত 2036 চনৰ অলিম্পিক গেমছত যাতে আমাৰ ভাৰতবৰ্ষৰ

0: প্রায়ভাগ যুবক যুবতী এই স্থান লাভ করিব পারে, সেই উদ্দেশ্য আগত রাখি আমার সন্মানীয় প্রাইম মিনিষ্টার নরেন্দ্র মোদী ডাঙরিয়ায় এই কার্যসূচী হাতত লৈছে। আমার কারণে গৌরবর বিষয় যে আমার জেলাখনত হাটশিংমারী মহাবিদ্যালয় আর মানকাছর মহাবিদ্যালয় নির্বাচন হয়েছে। এই কার্যসূচীর মূল উদ্দেশ্য হয়েছে রাষ্ট্রীয় আর জেলা পর্যায়ের যুবক যুবতী সকলক ক্রীড়া প্রতি উৎসাহিত করে তোলা তথা বিভিন্ন খেলর প্রতি থাকা প্রতিভা সমূহের বিকাশ সাধন করা।
1: শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু সুৰমা ফাউণ্ডেশ্যনৰ সহযোগত আজি উত্তৰ পূব ভাৰতৰ সীমান্ত আৰু সীমা প্ৰয়োগ প্ৰত্যাহ্বান আৰু সুযোগ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ সীমান্ত, ইতিহাস, প্ৰব্ৰজন আৰু নিৰাপত্তাজনিত চিন্তাকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। তদুপৰি ভাৰত ম্যানমাৰ সীমান্ত, অসমৰ আঞ্চলিক পৰিচয়, বিভিন্ন জনগোষ্ঠীৰ ওপৰত সীমান্তৰ প্ৰভাৱ আদিৰো পৰ্যালোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে অংশ লৈ অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থই 1857 চনৰ মালেগড় কাণ্ড বা লাটুৰ যুদ্ধকে ধৰি নামনি অসমৰ ইতিহাসৰ কম পৰিচিত অধ্যায়সমূহত আলোকপাত কৰে। তেওঁ কয় যে অসম বিশ্ববিদ্যালয়ে সুৰমা ফাউণ্ডেশ্যনৰ সৈতে একেলগ হৈ এনে ঐতিহাসিক ঘটনাৰ বিষয়ে অধিক সজাগতাৰ সৃষ্টি কৰিব। অনুষ্ঠানত মেজৰ জেনেৰেল কুলবীৰ সিং, অধ্যাপক নৱনীপা ভট্টাচাৰ্য, ডঃ বিনায়ক দত্ত, টি টি হাউকিপ, ডক্টর অনুপ শেখর চক্রবর্তীকে ধরে কেবাগী অধ্যাপক উপস্থিত থাকে। বিশ্ব নবী হজরত মহম্মদর জন্মতিথি উপলক্ষে সমগ্র দেশতে ইসলাম ধর্মাবলম্বী লোকসকলে আজি ঈদ মিলাদুন নবী উদযাপন করেছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপরাষ্ট্রপতি সি পি রাধাকৃষ্ণন আর প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে এই উপলক্ষে ইসলাম ধর্মাবলম্বী লোকসকলে শুভেচ্ছা জ্ঞাপন করেছে। অসমৰো বিভিন্ন স্থানত আজি হজরত মহম্মদর জন্মতিথি উপলক্ষে ফাতেহা দুয়াজ দহম উদযাপন করা হয়েছে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাটিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি, সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুচ মহম্মদী কমিটিৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, নেঘেৰী বিলৰ স্থানীয় ৰাইজে নাগালেণ্ডৰ মিকিৰাং আৰু লুগায়ং বস্তিৰ চেয়াৰমেনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাবলৈ সমবেত হোৱাৰ সময়তে যোৱা নিশাৰ ঘটনাত জড়িত দুজন নগা ব্যক্তি ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ কৰ্মীৰ সন্মুখতে প্ৰথমে বাক বিতণ্ডা আৰু পৰৱৰ্তী সময়ত হতাহতিৰ ঘটনা সংঘটিত হয়। খবৰ পোৱা মাত্ৰেই চি আৰ পি এফ আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত নগা লোক দুজন আঁতৰি যায়। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলৰ ভূমি নাগালেণ্ডৰ বুলি এটা সংগঠনে দাবী কৰাৰ পাছতে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মঙলদৈ আৰক্ষীয়ে যোৱা নিশা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এখন বাহনৰ পৰা 41টা গৰু জব্দ কৰে। কণ্টেইনাৰযুক্ত ট্ৰাকখনত অবৈধভাৱে এই গৰুকেইটা সৰবৰাহ কৰা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
2: এফ এম এডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনোৱা হওক জুবলি বৰুৱাৰ কণ্ঠৰীতি গীত।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 8 দিন 2026 চনৰ 26 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আজি আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু প্ৰমোদ চন্দ্ৰ টাইট, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত ৰশ্মিৰেখা ভূঞা আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই নৱজ্যোতি হাজৰিকা।

হজৰত মহম্মদে কৈছিল, কোনো সম্প্ৰদায় মানৱতাৰ ঊৰ্ধত নহয়। মালিক, ভৃত্য, ধনী, দুখীয়া সকলো সমান। পাৰ্থক্য কেৱল সৎ আৰু অসতৰ মাজত। তুমি নিজেই যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা, লোককো তেনে ব্যৱহাৰ কৰিবা। কথাষাৰ কৈছিল চীনা দাৰ্শনিক কনফুচিয়াছে। শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ মহিলা শ্ৰোতাৰ অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত আপোনালোকক সোমাবলৈ লৈছোঁ অনিন্দিতা পাল আৰু মঞ্জুমালা ফুকনৰ কণ্ঠৰ দুটিমান গীত। প্ৰথমে শুনক অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: গলিয়ে গলিয়ে এই গ্ৰন্থ শুনা যা, প্ৰতিটো ঘৰে নিজৰ গণনা কৰাওক, আমি লিখিম ভৱিষ্যতৰ ন অধ্যায়, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
0: লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।

অৰ্ধকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ অনিন্দিতা পালৰ কণ্ঠত তৰুণ শৰ্মাৰ সুৰ আৰু জে পি দাসৰ কথা, ক্ষমা কৰিব, তৰুণ শৰ্মাৰ কথা আৰু জে পি দাসৰ সুৰেৰে এই গীতটি

শ্ৰোতাসকলে আজিৰ অৰ্ধৰাকাশ অনুষ্ঠানত অনিন্দিতা পাল আৰু মঞ্জুমালা ফুকনৰ কণ্ঠৰ গীত গীতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। ক্ষন্তেক পিছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে, ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত আব্দুল ৰহিম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ গীতি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি।

অনুষ্ঠান পৰিস্থিতিৰ পিছতে শুনিবলৈ পাব গীতালি। আজিৰ গীতালি অনুষ্ঠানত শুনোৱা হ'ব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 শুনিবলৈ পাব যুৱবাণী অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত কেম্পাছ আড্ডা। আজিৰ কেম্পাছ আড্ডাত শুনিবলৈ পাব তেজপুৰ আইন মহাবিদ্যালয়ৰ আড্ডা। আজিৰ দিনটো আমাৰ নিয়মীয়া অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:50। নিশা 8:00 শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি।

8:02 আমাৰ বুধবৰীয়া নাট্যানুষ্ঠানত সপোন শইকীয়া ৰচিত নাটক সোণৰ খাৰু নালাগে মোক শুনিবলৈ পাব। 8:45 আৰু নিশা 9 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 ৰিলে কৰি শুনোৱা হ'ব। জুবিন গাৰ্গৰ কণ্ঠৰ 2টিমান গীত শুনিবলৈ পাব 9:15। নিশা 9:30 শুনিবলৈ পাব দম্পতি অনুষ্ঠানটি। আজি দম্পতি অনুষ্ঠানত শিল্পী দম্পতি ৰাণা প্ৰতাপ বৰুৱা আৰু তৰালী বৰুৱাৰ সৈতে হোৱা অন্তৰংগ কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জল শইকীয়াই। নিশা 10 বজাত আগবঢ়োৱা হ'ব ভিন্নহৰি গীতৰ অনুষ্ঠান বাৰে ৰহণীয়া। আমাৰ আজিৰ অধিৱেশন সামৰা হ'ব নিশা 10:30। প্ৰিয় শ্ৰোতাবৃন্দ, এয়াই আছিল আমাৰ কেন্দ্ৰৰ আজিৰ অধিৱেশনৰ অনুষ্ঠান পৰিস্থিতি।

মেডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ হিন্দী বোলছবিৰ কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমে শুনক বীৰজাৰা বোলছবিত উদিত নাৰায়ণে গোৱা এই গীতটি।

সুখবৰ সুখবৰ আপোনাৰ ব্যৱসায় দোকান প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়েই যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, বিশ্বস্ততা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ, বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী, অসম। আমাৰ যোগাযোগৰ নম্বৰ 8723989423। আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখা। গীতালি অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কায়ামাচে কায়ামাটক গুলছবিৰ এই গীতটি। শিল্পী অলকা ইয়াগনিক আৰু উদিত নাৰায়ণ।

তাহলে গীতালী অনুষ্ঠানত হিন্দী উৎসৱীৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খনে পিছতে 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ আকস্মিক বানত 105গৰাকী ভাৰতীয় নাগৰিক সন্ধানহীন, ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰ মুকলি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলৰ 60-দিনীয়া বিস্তৃত IEC অভিযান মুকলি, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যত প্ৰায় 4 লাখ নতুন পকীঘৰৰ অনুমোদন, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ এককালীন সাহায্য বিতৰণ আৰু কলম্বো টেষ্টৰ চতুৰ্থ দিনা দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ বিপৰ্যয়, 6 উইকেটত 229 ৰাণ সংগ্ৰহ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। নেপালৰ ভোটকোচি নদীত আজি পুৱা অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছত চুবুৰীয়া দেশখনত 105গৰাকী ভাৰতীয় নাগৰিককে ধৰি 384জন পৰ্যটক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন পৰিষদৰ তথ্য অনুযায়ী পৰ্যটকসকলৰ ভিতৰৰ 93গৰাকী হৈছে নেপালী নাগৰিক। ভাৰতৰ বাদেও অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক এই বানত সন্ধানহীন হৈ আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে এই পৰিসংখ্যা প্ৰাৰম্ভিক বুলি স্পষ্ট কৰি বিভিন্ন পৰ্যটন সংস্থা আৰু স্থানীয় প্ৰশাসনীয় গোটৰ সহযোগত পৰ্যটন পৰিষদে অচিৰেই এই সন্দৰ্ভত সঠিক তথ্য আগবঢ়াব বুলি অৱগত কৰিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে জৰুৰীকালীন যোগাযোগ নম্বৰ প্ৰকাশ কৰিছে। টোল ফ্ৰী নম্বৰ 1234, হটলাইন 1144 আৰু পৰ্যটন আৰক্ষীৰ নম্বৰ 9851289445ৰ জৰিয়তে বান ক্ষতিগ্ৰস্তসকলৰ বিষয়ে তথ্য লাভ কৰিব পৰা যাব। ইয়াৰ লগতে পৰ্যটক তথা তেওঁলোকৰ শুভাকাংক্ষীসকলক যথাসম্ভৱ সুস্থিৰতা আৰু চৰকাৰী মাধ্যমৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰে আগবাঢ়িবলৈ নেপাল পৰ্যটন পৰিষদে অনুৰোধ জনাইছে। অভূতপূৰ্ব জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে ৰাছুৱা, নোৱাকোট, ধাডিং, গোৰ্খা আৰু চেটৱানকে ধৰি প্ৰভাৱিত অঞ্চলসমূহৰ যুক্তৰাষ্ট্ৰীয় সংসদীয় সদস্যসকলৰ সৈতে আলোচনা কৰে। এই আলোচনাত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ তথা সাহায্য অভিযানত গুৰুত্ব আৰোপ কৰা হয়। শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিষদৰ সৈতেও এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক সহায় কৰাৰ বাবে দুটা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। বানপীড়িত ভাৰতীয় 9778513168 07 আৰু 9779709107500 নম্বৰলৈ ফোন কৰিব পাৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60-দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই অভিযান মুকলি কৰে। অনুষ্ঠানত সাংসদ যোগেন মোহন, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক চক্ৰধৰ গগৈৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব মুনীন্দ্ৰ নাথ ঞাতেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

0: অনুষ্ঠানত ভাষণ দি শ্ৰীসিংহলে কয় যে এইচ আই ভি সংক্ৰমণৰ বিভিন্ন দিশ সন্দৰ্ভত সজাগতা সৃষ্টি তথা এইডছত আক্ৰান্ত লোকৰ প্ৰতি বৈষম্য দূৰ কৰা, এইচ আই ভি আৰু এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন বিষয়ক জ্ঞানৰ প্ৰসাৰ, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনৰ অন্যান্য সেৱা আদিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ বাবে দুমাহজোৰা এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
1: আজি ডিব্ৰুগড় চহৰত এইচ আই ভি আৰু এচ টি আই সংক্ৰমণ ৰোগী আৰু ৰোগীক সমাজত ঘূৰাই অনাৰ প্ৰচেষ্টা, এইচ আই ভি ৰোগীক সন্মান আৰু সামাজিক সহযোগ, এই গোটেই বিষয়ৰ ওপৰত দুমাহ জোৰা সজাগতা অসমৰ 35খন জিলাত চলিব। তাৰ শুভাৰম্ভ আজি ডিব্ৰুগড় জিলা পৰা। আৰু মই ভাবোঁ এইচ আই ভি এইডছৰ প্ৰতি মানুহৰ চিন্তাত পৰিৱৰ্তন হ'ব, এই এক নম্বৰ কথা। কিন্তু আজি এইচ আই ভিৰ কাৰণটো, আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ড্ৰাগ। এই ড্ৰাগছ জাতীয় নিচাই আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীৰ জীৱনটো ধ্বংস কৰিছে। আৰু আজি মই মঞ্চৰ পৰা আহ্বান জনাইছিলোঁ যে সামাজিক দায়বদ্ধতা আমি সকলোৱে ল'ব লাগিব, আমাৰ সকলোৰে দায়িত্ব আছে। চৰকাৰে অকলে ড্ৰাগ এবিউজটো বন্ধ কৰিব নোৱাৰে।
0: আজিৰ অনুষ্ঠানত আই ই চি অভিযান সন্দৰ্ভত এখন চমু তথ্যচিত্ৰ প্ৰদৰ্শনৰ উপৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰাজ্যৰ 35খন জিলাৰ 3,900খন গাঁৱৰ 80,000টা পৰিয়ালৰ প্ৰায় 5,00,000 লোকক এই অভিযানে সামৰি ল'ব। ৰাজ্যৰ 500খন বিদ্যালয়, 200 মহাবিদ্যালয় আৰু 100খন চৰকাৰী চিকিৎসালয়ক সামৰি আই চি অভিযান চলোৱা হ'ব। এই সময়ছোৱাত স্থানীয় লোক, গাঁওবুঢ়া, পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ সৈতে সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। তদুপৰি বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ৰেড ৰিবন ক্লাবৰ জৰিয়তে এইচ আই ভি আৰু যৌন সংক্ৰমিত ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা হ'ব। চৰকাৰী চিকিৎসালয়সমূহত 100টা বিশেষ শিবিৰ আয়োজন কৰি বিনামূলীয়াকৈ এই ৰোগৰ পৰীক্ষা, পৰামৰ্শ দান আৰু চিকিৎসা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীসকলৰ বাবে 3,86,507টা নতুন পকী ঘৰৰ অনুমোদন দিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে অভিলাষী প্ৰকল্পৰ বাবে 5,024.61 কোটি টকাৰ আবণ্টন দিয়া হৈছে। এই পদক্ষেপে ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহহীন আৰু দৰিদ্ৰ পৰিয়ালৰ নিজাকৈ এটা পকীঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে সমৃদ্ধিশালী গ্ৰাম্য অসম গঢ়াৰ যাত্ৰা সুদৃঢ় কৰিব বুলি শ্ৰীবৰাই আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গ্ৰামাঞ্চল বিকাশৰ প্ৰতি এই সহযোগিতাৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামীণ ৰাজ্যৰ সৰ্বাংগীন কল্যাণ আৰু উন্নয়ন সুনিশ্চিত কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সেৱা অব্যাহত ৰাখিব বুলি শ্ৰীবৰাই প্ৰকাশ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি সোধক অনুজা লোপামুদ্ৰাৰ পৰা।
2: মৰাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি মেধাবী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ এককালীন সাহায্য বিতৰণ কৰা হয়। তিনিচুকীয়া জিলাৰ মানৱ কল্যাণ পূজা ভৱনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰী সোণোৱালে শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ সপোন পূৰণৰ দিশত এই আৰ্থিক সাহায্যই কিছু পৰিমাণে হলেও সকাহ দিব বুলি আশা প্ৰকাশ কৰে।
3: এনেধৰণৰ আঁচনিৰ যোগেদিহে বিশেষ পদক্ষেপ ল'ব লাগিব, যিটো কাম আজি মৰাণ স্বায়ত্তশাসিত পৰিষদে লৈছে। আৰু মই ভাবোঁ যে আজি মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক মঞ্চত পালোঁ। কোনোবাই আই আই টি কৰি আছে চেন্নাইত, কোনোবাই মেডিকেল কলেজত এম বি বি এছ কৰি আছে, কোনোবাই আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগৰ অধ্যয়ন কৰিছে। এনেধৰণে বিভিন্ন গৰাকীৰ যিটো পাৰদৰ্শিতা তেখেতসকলৰ ব্যক্তিত্বত আছে, আজি তাক ফুটাই তোলাৰ বাবে তেখেতসকলে বিভিন্ন শিক্ষানুষ্ঠানত অত্যন্ত দক্ষতা সম্পন্নভাৱে অধ্যয়নক আগবঢ়াই নিছে।
2: শ্ৰী সোণোৱালে কয় যে যুৱ প্ৰজন্মক জ্ঞান, শিক্ষা আৰু দক্ষতাৰে সমৃদ্ধ কৰি এখন আত্মনিৰ্ভৰ, বিকশিত আৰু শক্তিশালী ভাৰত গঢ়ি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলিন চেতিয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ত কাৰ্যবাহী দণ্ডাধীশ আৱাসিক চৌহদ প্ৰকল্পৰো উদ্বোধন কৰে। বিভিন্ন বিষয়াসকলৰ বাবে উন্নত আৱাসিক সুবিধা নিশ্চিত কৰাৰ জৰিয়তে তেওঁলোকক জনসেৱাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ উৎসাহিত কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে জিলাখনৰ প্ৰশাসনিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই সংযোজন নিশ্চিতভাৱে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলিও উল্লেখ কৰে। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদ উন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু,

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ বিভিন্ন স্থানত আজি হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ফাতেহা দুৱাজদাহম উদযাপন কৰা হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাতছিঙিমাৰী মহাবিদ্যালয়ত আয়োজিত কাৰ্যসূচীত বিশ্ব শান্তি সম্প্ৰীতি আৰু কল্যাণৰ বাবে দোৱা কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা

0: গজল পৰিৱেশন, হজৰত মহম্মদৰ জীৱন আৰু আদৰ্শৰ ওপৰত ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিলচৰত এই উপলক্ষে কাছাৰ জিলা জুলুছ মহম্মদী কমিটীৰ উদ্যোগত ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে উলিওৱা এই শোভাযাত্ৰাত ভালেসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি বি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰা বৈঠকত সমিতিৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত শ্ৰীমহিলাৰীয়ে আজিৰ বৈঠকত বি টি এ ডিৰ পাঁচখন জিলাৰ অনুসূচিত জনজাতি পৰিষদ, ভূমি উপদেষ্টা পৰিষদ আৰু কেন্দ্ৰীয় বাছনি পৰিষদত একোগৰাকীকৈ বিজেপিৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰে। তদুপৰি বি টি চি পৰিষদীয় সমষ্টি কাজলগাঁও আৰু ৰৌতাৰ উপ নিৰ্বাচনত বি পি এফ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ কথাও বি টি চি প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে।
1: বিজেপিৰ লগত আৰু বি পি এফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকে একেলগে কাম কৰিব পাৰিম, ইয়াৰ মেকানিজিমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ দিনা চি এম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক, আমি চি এম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বি টি চি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা চাব ডিভিজনত, ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম।
0: বিশিষ্ট সমাজবাদী ৰাজনীতিক, স্বাধীনতা যুঁজাৰু, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান অহা 29 আগষ্টত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেলত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ নেতৃবৰ্গই এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজি সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ অভিষেক ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে আলোকপাত কৰিব। অনুষ্ঠানত হিন্দ মজদুৰ সভাৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা ট্ৰেড ইউনিয়নৰ নেতা হৰভজন সিং সিন্ধু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৱৰ্তী টিটকাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু ঘটে। নিহত যুৱকজন বজালীৰ ডুবিমালিপাৰা নিবাসী মনোজ মালাকাৰ বুলি জানিব পৰা গৈছে। ভ্ৰাম্যমান থিয়েটাৰৰ দৰ্শনী উপভোগ কৰি উভতি যোৱা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰায়। পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। চিকিৎসাধীন অৱস্থাতে আজি পুৱা যুৱকজনৰ মৃত্যু ঘটে। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অংশ হিচাপে মেৰা য়ুৱা ভাৰতে দেশজুৰি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত কাইলৈ দিনৰ 10 বজাৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ টিহু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলস্থিত টেনিছ সন্থাৰ চৌহদত চলি থকা আই টি এফ ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ এম টি 200 প্ৰতিযোগিতাৰ ক্ৰমে 45, 55 আৰু 65 বছৰ ঊৰ্ধৰ তিনিটাকৈ বয়স শাখাৰ ছেমিফাইনেল পৰ্যায়ৰ আটাইকেইখন খেল আজি অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ ডাবল শাখাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহো আজি অনুষ্ঠিত হৈছে। কাইলৈ আন আন শাখাৰ ছেমিফাইনেল খেলসমূহ অনুষ্ঠিত হোৱাৰ লগতে পৰহিলৈ প্ৰতিযোগিতাৰ অন্তিম দিনা সকলো শাখাৰ চূড়ান্ত খেলসমূহ অনুষ্ঠিত হ'ব। কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্ট খেলৰ আজি চতুৰ্থ দিনৰ খেল শেষ হোৱাৰ পৰলৈকে আয়োজক শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাই ভাৰততকৈ 16 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে আজি শ্ৰীলংকাই নিজৰ প্ৰথম ইনিংছত 290 ৰাণত অল আউট হোৱাৰ পাছত ফল' অনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। ভাৰত সম্প্ৰতি দুখনীয়া টেষ্ট শৃংখলাটোত 1-0 আগবাঢ়ি আছে। ধেমাজিৰ ভেহপৰা গাঁও নিবাসী কণ্ঠশিল্পী সংগীত পৰিচালক মাধুৰ্য বুঢ়াগোহাঁইৰ কালি নিশা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 49 বছৰ। পচুৱা, সোণালী, ৰাংঢালী আদিকে ধৰি 90 দশকৰ বহু জনপ্ৰিয় বিহু গীতৰ কেছেটত প্ৰায় 300ৰো অধিক বিহু গীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে প্ৰায়বোৰ গীত নিজে ৰচনা আৰু সুৰ কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাম পৰিছে। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙে আজি বঘৰাত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়

0: The IMD has forecast heavy rainfall with prevail over Bihar, Chhattisgarh, eastern Uttar Pradesh, Jharkhand, Madhya Pradesh, Odisha, sub-Himalayan West Bengal, Sikkim and northeastern states during the next 2 days. Keralites across the globe are celebrating Thiruvanam with the festivities beginning with Onnapukkalam, the traditional floral carpet made to welcome the legendary king Mahabali. Eid Milad-un-Nabi, the birthday of Prophet Hazrat Muhammad, is also being celebrated today in various parts of the country. President, Vice President and Prime Minister have greeted people on the occasion of Onam and Eid-e-Milad. In men's cricket, hosts Sri Lanka reached 229 for 6 in their second innings at stumps on day 4 after receiving follow-on from India in the second and final test in Colombo. Sri Lanka now lead by 16 runs. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নেপালৰ তিব্বত সীমান্তত ৰছুৱা অঞ্চলত আজি পুৱা ভুটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা শতাধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনীশীল প্ৰযুক্তি প্ৰতিষ্ঠান IICT আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণি পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। নেপালৰ তিব্বত সীমান্তৱৰ্তী ৰছুৱা অঞ্চলত আজি ভুটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা 384গৰাকী পৰ্যটক সন্ধানহীন হৈ আছে। ইয়াৰে ভিতৰত 105গৰাকী ভাৰতীয় নাগৰিক আছে। নেপাল পৰ্যটক পৰিষদে প্ৰকাশ কৰা মতে সন্ধানহীন লোকসকলৰ মাজত 291গৰাকী বিদেশী পৰ্যটক আৰু 93গৰাকী নেপালী নাগৰিক আছে। বিদেশী পৰ্যটকসকলৰ ভিতৰত ভাৰতৰ উপৰিও ব্ৰিটেইন, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু নেডাৰলেণ্ডছৰ নাগৰিক আছে বুলি পৰিষদে জানিবলৈ দিছে। অৱশ্যে নেপাল পৰ্যটন পৰিষদে এয়া প্ৰাৰম্ভিক তথ্যহে আৰু পৰ্যটন সংস্থাৰ সৈতে সন্ধানহীন লোকৰ তথ্যৰ সত্যাসত্য নিৰূপণৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি স্পষ্ট কৰি দিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই আকস্মিক বানত 7জন লোকে প্ৰাণ হেৰুৱাইছে। বানৰ ফলত অঞ্চলটোত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে সাহায্য অভিযান অব্যাহত ৰাখিছে। পৰ্যটন পৰিষদে পৰ্যটক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সুবিধাৰ্থে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। এই নম্বৰ দুটা হৈছে 1234 আৰু 1144। তথ্য প্ৰদানৰ বাবে পৰ্যটন আৰক্ষীয়েও 98512894445 নম্বৰ মুকলি কৰিছে। পৰিষদে অঞ্চলটোত আবদ্ধ হৈ থকা পৰ্যটকসকলক প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি দিনৰ ভাগত ৰছুৱা, নোৱাকোট, ধাদিং, গোৰ্খা আৰু চিটবনৰ ক্ষতিগ্ৰস্ত এলেকাত সাংসদসকলৰ সৈতে পৰিস্থিতিৰ সম্পৰ্কে আলোচনা কৰে। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা পৰিষদৰ সৈতে আন এখন বৈঠকত মিলিত হয়। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সহায় কৰাৰ লগতে তথ্য প্ৰদানৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। দূতাবাস কৰ্তৃপক্ষই জনসাধাৰণৰ সহায়ৰ বাবে 9779851318607 আৰু 9779709107500 নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে। দূতাবাস কৰ্তৃপক্ষই কৈছে যে আকস্মিক বান প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলৰ সাহায্য আৰু উদ্ধাৰৰ বাবে নেপাল চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত ধন জন হানি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতীয় লোকসকল দুখৰ এই মুহূৰ্তত নেপালৰ ভাই ভনীসকলৰ সৈতে আছে। ভাৰত নেপাললৈ যথাসম্ভৱ মানৱীয় সাহায্য আগবঢ়াবলৈ সাজু হৈ আছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে দুয়োখন দেশৰ দলসমূহে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। নেপালত আজি পুৱা হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যখনৰ গণ্ডক নৈৰ সমীপৰ 6খন জিলা পশ্চিম চম্পাৰণ, পূব চম্পাৰণ

0: গোপালগঞ্জ, সারণ, মুজাফৰপুৰ আৰু বৈশালীৰ পৰিস্থিতি সূক্ষ্মভাৱে নজৰ কৰি থকা হৈছে। সীতামঢ়ি, চিঞৰ, অন্য জিলাসমূহৰ জিলাধিপতিসকলকো পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ বাবে এটা উচ্চ পৰ্যায়ৰ দল গঠন কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ৰাজধানী পাটনাত আজি মুখ্য সচিব প্ৰত্যয় অমৃতৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংশ্লিষ্ট জিলাসমূহৰ জিলাধিপতি আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক অহৰ্নিশে পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নেপালত হোৱা ধাৰাষাৰ বৰষুণ আৰু হিমবাহ বিস্ফোৰণৰ ফলত বিহাৰত বানৰ সম্ভাৱনালৈ চাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ সৈতে কথা পাতে। গৃহমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ জোৰা মৰাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰক আশ্বাস দিয়ে। পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনীৰ দল নিয়োগ কৰা হৈছে বুলি শ্ৰীশ্বাহে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মেৰা যুৱ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই অনুষ্ঠান সমগ্ৰ দেশতে আয়োজন কৰা হ'ব। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ জৰিয়তে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিক দায়বদ্ধতা, স্বেচ্ছাসেৱা, সুস্বাস্থ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ এখন উমৈহতীয়া মঞ্চত যুৱ প্ৰজন্মক একত্ৰিত কৰিব বিচৰা হৈছে। এই অনুষ্ঠানত ক্ৰীড়া পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে দেশৰ যুৱ প্ৰজন্মৰ দৃষ্টিভংগী আৰু ধাৰণাসমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব। ক্ৰীড়া, অলিম্পিক যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচামুক্ত যুৱ সমাজ শীৰ্ষক বিষয়সমূহে আলোচনাত ঠাই পাব। ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন পবিত্ৰ ঈদ মিলানুন নবী উদযাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে মিলাদুন নবী এনে এটি পবিত্ৰ দিন যিটো দিনত হজৰত মহম্মদৰ মহান বাণীসমূহ আকৌ এবাৰ সোঁৱৰণ কৰা হয়। তেওঁ কয় যে হজৰত মহম্মদৰ বাণীসমূহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে জনসাধাৰণক হজৰত মহম্মদৰ বাণীসমূহ সাৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত অৱদান আগবঢ়াবলৈ আহান জনায়। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মিলাদুন নবী উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে মানুহৰ মাজত শান্তি, সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু ভাতৃত্ববোধৰ এনাজৰি শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মিলাদুন নবী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে এই উৎসৱে ভাতৃত্ববোধ আৰু আনন্দ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। এই উৎসৱৰ জৰিয়তে দয়াৰ মনোভাৱ সমাজ আৰু ব্যক্তি জীৱন পৰিচালিত কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। ভাৰতীয় সৃজনীশীল প্ৰযুক্তি প্ৰতিষ্ঠান আই আই চি টি আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। এই জলপানী আঁচনিৰ অধীনত দুটা এবছৰীয়া ডিপ্লমা পাঠ্যক্ৰম আৰু চাৰিটা ছমহীয়া প্ৰমাণপত্ৰ পাঠ্যক্ৰম, মুঠ ছটা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে শিক্ষাৰ্থীসকলক 80%লৈকে বিত্তীয় সাহায্য প্ৰদান কৰিব। উল্লেখযোগ্য যে চলিত মাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেটফ্লিক্সৰ সহমুখ্য কাৰ্যবাহী বিষয়া টেড চেৰাণ্ডোছৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পাছতে ভাৰতৰ সৃজনীশীল প্ৰতিভাসমূহক এনিমেচন, ভিজুৱেল এফেক্টছ, গেমিং আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত আগুৱাই নিয়াৰ উদ্দেশ্যে নেটফ্লিক্স ভাৰত গল্পকথন পদক্ষেপ মুকলি কৰা হৈছিল। এই পদক্ষেপৰ অংশ হিচাপে এই জলপানী আঁচনিখন হাতত লোৱা হৈছে। কংগ্ৰেছ আৰু দলটোৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ বাবে মহিলা সবলীকৰণ অকল নিৰ্বাচনী শ্লোগান বুলি বিজেপিয়ে অভিযোগ তুলিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপি নেত্ৰী বাসুৰী স্বৰাজে কয় যে কেন্দ্ৰীয় চৰকাৰে মহিলা সবলীকৰণৰ উদ্দেশ্যৰে লোকসভাত নাৰী শক্তি বন্দন অধিনিয়ম উত্থাপন কৰিছে। কংগ্ৰেছে বিধেয়কখন বিৰোধিতা কৰা আৰু সদনত গৃহীত হোৱাত বাধা প্ৰদান কৰা বুলি নেত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰে।
1: तो पूरे के पूरे सत्र में राहुल गांधी जी गोल पोस्ट मूव करते रहे। फिर कल किरण रिजिजू जी ने कहा कि गृह मंत्री जी आकर सदन के पटल पर जवाब देंगे, लेकिन राहुल गांधी जी सदन ही नहीं चलने दे रहे। दूसरी बात, झारखंड की सरकार में आपके माध्यम से याद कराना चाहूंगी राहुल गांधी जी को, उनकी सरकार में साझेदारी है। ये जो ग्लॉस्ट ओवर बयान वो देते हैं ना, इससे कोई कुछ होने वाला नहीं।
0: শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত ছটা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাই সম্প্ৰতি ভাৰততকৈ সামগ্ৰিকভাৱে 16 ৰাণত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই আজি পুৱাৰ ভাগত 8 উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 265 ৰাণৰ পৰা খেল আৰম্ভ কৰে।

0: 290 ৰাণত প্ৰথম ইনিংছ সামৰে ফলনৰ সন্মুখীন হয়। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু মানৱ সুথাৰে 3টাকৈ উইকেট দখল কৰে। সাৰং জৈনে 2টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে কালি 9 উইকেটৰ বিনিময়ত 503 ৰাণ কৰাৰ অৱস্থাত প্ৰথম ইনিংছ সমাপ্তিৰ কথা ঘোষণা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপালৰ তিব্বত সীমান্তৱৰ্তীৰ ৰছুৱা অঞ্চলত আজি পুৱা ভূটেকুচি নৈৰ আকস্মিক বানৰ পাছৰে পৰা শতাধিক ভাৰতীয় নাগৰিক সন্ধানহীন হৈ আছে। নেপালত হোৱা আকস্মিক বানৰ ফলত বিহাৰৰ মাজেৰে বৈ যোৱা গণ্ডক নৈৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ আশংকালৈ চাই ৰাজ্য চৰকাৰে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। ভাৰতীয় সৃজনশীল প্ৰযুক্তি প্ৰতিষ্ঠান IICT আৰু নেটফ্লিক্সে ভাৰতীয় গল্পকথকৰ পৰৱৰ্তী প্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে 100গৰাকী শিক্ষাৰ্থীৰ বাবে জলপানী ঘোষণা কৰিছে। আৰু কলম্বো টেষ্টত শ্ৰীলংকাই আজি চতুৰ্থ দিনাৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰাণ সংগ্ৰহ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত যুৱবাণী অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ অনুষ্ঠান। আমাৰ অনুষ্ঠান কেম্পাছ আড্ডা। আমি পোনে পোনে আহি উপস্থিত হৈছোঁহি তেজপুৰ আইন মহাবিদ্যালয়ত। গতিকে আহক আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ।
1: পোনপ্ৰথমে মই তেজপুৰ আইন মহাবিদ্যালয়ৰ অধ্যক্ষা বাইদেউ ডক্টৰ দুলুমণি নাথক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ।
2: পোনপ্ৰথমে তেজপুৰ আইন মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আকাশবাণী তেজপুৰৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তাক আৰু বিশেষভাৱে তন্ময়ী গগৈ আৰু ময়ূৰাক্ষী নাথক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজলৈ আপোনালোক অহাৰ বাবে। আমাৰ শিক্ষাৰ্থীসকলৰ সুপ্ত প্ৰতিভাৰ বুজ লৈ বিকশিত কৰিবলৈ আগবাঢ়ি অহাৰ বাবে এটা কথা ক'ব বিচাৰোঁ যে আমাৰ যিটো প্ৰজন্ম, আমি ৰেডিঅ'ৰ মাজত ডাঙৰ হৈছোঁ। ৰেডিঅ'ৰ প্ৰতিটো অনুষ্ঠান, বাতৰিৰ পৰা আৰম্ভ কৰি আপকে ফৰমাইচলৈকে, সুৰৰ সাঁথৰি ইত্যাদি বহু স্মৃতি। আজিৰ এই সমাজৰ সৰ্বাত্মক পৰিৱৰ্তনৰ সময়ত, য'ত ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স হেণ্ডেল, হোৱাটছআপ আৰু বহুতো কিবাকিবি, এইবোৰৰ মাজতে আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখি সমাজক সেৱা আগবঢ়াই আহিছে, তাৰ বাবে আপোনালোকৰ প্ৰশংসাৰ পাত্ৰ। তেজপুৰ আইন মহাবিদ্যালয়ৰ ইতিহাসত আজিৰ দিনটো বিশেষভাৱে চিহ্নিত হৈ থাকিব, কিয়নো আকাশবাণী তেজপুৰ প্ৰথমবাৰৰ বাবে আমাৰ মহাবিদ্যালয়লৈ আহিছে। মই আৰু দীঘলীয়া নকৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অনুষ্ঠান আছে, তেওঁলোকে তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিব। আপোনালোকৰ সুন্দৰ উপস্থাপন আমি চাবৰ কাৰণে অপেক্ষা কৰি আছোঁ। গতিকে সকলোকে শুভেচ্ছা জনাই মই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ।
1: ধন্যবাদ বাইদেউ, আপুনি ইমান সুন্দৰকৈ আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰিলে।
0: প্ৰিয় শ্ৰোতা, এয়া আছিল আইন মহাবিদ্যালয়ৰ অধ্যক্ষা। ইয়াৰ পাছতেই আমি আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কলেজ থিম ছং অৰ্থাৎ মহাবিদ্যালয়ৰ গীত শুনিবলৈ আগবাঢ়িছোঁ। গতিকে তেওঁলোকলৈ মোৰ মাইক্ৰফোন আগবঢ়াই দিছোঁ।

0: ধন্যবাদ।
1: ইমান সুন্দৰকৈ আপোনালোকে আপোনালোকৰ কলেজৰ থিম সং অৰ্থাৎ কলেজৰ গীতটি পৰিৱেশন কৰিলে।
2: এতিয়া মই গীতটি পৰিৱেশন কৰা ছাত্ৰ ছাত্ৰীসকলৰ নামসমূহ ঘোষণা কৰি দিছোঁ। দেৱাহুতি চমুৱা, ৰেচান আহমেদ, অংকিতা কলিতা, নীলাক্ষী শৰ্মা, মাচুৰা বেগম, অনুৰাগ বৰদলৈ, অনু দাস, অৰ্চি বৰগোহাঁই, দীপামণি তালুকদাৰ, মমতা উৰিয়া, মণিকা মজুমদাৰ, আনাউতা হাজৰিকা,
3: দেৱদু ভট্টাচাৰ্য,
2: অভিলেখা শইকীয়া আৰু মানস প্ৰতিম বৰাই।
1: হাৰমনিয়ামত সংগত কৰিলে মনোজ নাথে আৰু তবলাত আছিল উৎপল বৰা।
4: প্ৰিয় শ্ৰোতা, ইমান সময়ে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ যি গীত সেয়া শুনিলে, এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এটি কবিতা। আমি এজন ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমাৰ পৰিচয়টো দিবা।
5: নমস্কাৰ, মোৰ নাম বাস্তৱ বৰা আৰু এই কবিতাটো বিশেষকৈ মোক পঠাইছিলে কটনত পঢ়ি থকা মোৰ খুব ভাল বান্ধৱী এজনীয়ে, আৰু তাইৰ নাম বিভীষা দাস। মই এই অনুষ্ঠানৰ যোগেদি কৈ দিছোঁ আৰু মই কবিতাটো আবৃত্তি কৰিবলৈ লৈছোঁ।
6: দ্য টাৰ্ম লভ ইজ ফিয়েল, পিপল কেন চি ইট ইজিলি, বাট ইট কেন্ট ফিল এভ্ৰিথিং। বাটৰুৱা বাটৰ কবি, বকুল এপাহৰ উদাসীন ৰঙেও মিচিকনি কবি, ৰদে বেলিখনা গোলাপ এপাহো কেতিয়াবা নিথৰ হৈ গ'ল, ৰংচঙীয়া জীৱনো সেমেকি উঠে, পাতৰ একাষৰ দুকাপ চাহৰ আমেজো কেতিয়াবা যথেষ্ট হৈ গ'ল, হেডফোনত ৰিঙিয়াই থকা সুৰবোৰো কেতিয়াবা ভাল নালাগে, কাণৰ ফাকেৰে সুৰহীন শব্দবোৰ যেতিয়া বিৰিঙাই, তুমি চালেই জানা তুমি চুলেই জানা এধানি সপোনে বাগৰ সলাই, ৰদে যেন তেতিয়া দুচকু জোৰাই, ঘৰবোৰে যেন একো একোটি নিৰস মুহূৰ্তৰ সাজ, অথচ বেলপৰীয়া সেই নৈখনেও সান্নিধ্য কেতিয়াবা ঘৰ হৈ পৰে। কথাবোৰ ঠিক তেনেকুৱাই ভাল পাওঁ বুলি ক'ব পৰা যায়, কিন্তু ভালপোৱাৰ অনুভৱ কেতিয়াবাহে কৰিব পৰা যায়।
1: ধন্যবাদ। এতিয়া মই আপোনাৰ কাষলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো দিব।
7: নমস্কাৰ, মোৰ নাম শ্ৰী দৰ্শন বৰা, মোৰ ছেমিষ্টাৰটো হৈছে এল এল বি ফিফ্থ ছেমিষ্টাৰ। মই আজি আপোনালোকৰ আগত জ্যোতিৰ্পল দাৰ এটি গীত গাব ওলাইছোঁ।
1: হয়,
7: এই গীতটো শিৱসাগৰ যি বানপানীৰ যি সৃষ্টি হ'ল তাৰ লগত জড়িত গান, আশা কৰিছোঁ শুনি ভাল পাব সকলোৱে।
1: হয়, নিশ্চয়।

0: ধন্যবাদ দৰ্শন বৰা, তুমি গীতটি বৰ সুন্দৰকৈ পৰিৱেশন কৰিলা। এতিয়া আমাৰ ওচৰত আন এজন ছাত্ৰ উপস্থিত হৈছেহি, আপোনাৰ পৰিচয়টো দিব।
1: নমস্কাৰ, মই শ্ৰী নীলোৎপল ভূঞা, মই LLB ফিফ্থ ছেমৰ এগৰাকী ছাত্ৰ।
0: আপুনি এতিয়া কি পৰিৱেশন কৰিব?
1: মই বিপুল জ্যোতি শইকীয়াদেৱৰ মহাযুদ্ধৰ মহাকাব্য, এটা বিখ্যাত কবিতা। কবিতাটো যিহেতু খুব দীঘলীয়া কবিতা আৰু তাক মই গদ্য আকাৰে পাঠ কৰিবৰ কাৰণে অকণমান চেষ্টা কৰিম। মহাযুদ্ধৰ মহাকাব্য, কবি বিপুল জ্যোতি শইকীয়া। যুদ্ধৰ সংজ্ঞা কি, অৰ্থ কি আমি জানো, অথচ সন্দেহ হয় সঁচাকৈয়ে জানোনে? প্ৰতিদিন অন্ধকাৰ নিশব্দ সময়ৰ মাজেৰে আমাৰ অহা যোৱা, এয়া কি যুদ্ধ নহয়? মানুহৰ ওপৰেৰে, মাটিৰ ওপৰেৰে, ইতিহাসৰ ওপৰেৰে মানুহৰ এই ক্ষমাহীন পদচাৰণা, এয়া কি যুদ্ধ নহয়? নিজৰ ভিতৰত এই যে থিয় হৈ থকা, নিজৰ সৈতে অবিৰত যুদ্ধ কৰা, এয়া কি যুদ্ধ নহয়? এই যে প্ৰতিজন মানুহৰ একাকীকত্ব আৰু নিসংগতা, প্ৰতিজন মানুহৰ বিচ্ছিন্নতা আৰু অপ্ৰেম, এয়া কি যুদ্ধ নহয়? যুদ্ধৰ সংজ্ঞা কি, অৰ্থ কি? মাৰ্কছ আৰু লেনিনে কি কৈছিল? আজি যদি মাৰ্কছ থাকিলেহেঁতেন তেওঁ নিশ্চয় ক'লেহেঁতেন, ইমান যে যুদ্ধ চলি আছে অথচ তোমালোকে সেইবোৰৰ নাম ৰাখিছা প্ৰথম আৰু দ্বিতীয়, শ্ৰদ্ধাৰ হিটলাৰলৈ বুলি। তোমাৰ পোচাক নাছিল কাৰণে তোমাক চিনিছিলোঁ, সেইবাবেই তুমি নিজকে বুৰঞ্জীৰ পৰা আপোন হাতেৰে কাঢ়ি নিলা। তোমাৰ পোচাক নাছিল কাৰণে তোমাক চিনিছিলোঁ, কিন্তু এতিয়া তোমাৰ বন্ধুহঁতে ৰং বিৰঙৰ পোচাকৰ আঁৰ লৈ আমাৰ চকুৰ সন্মুখতে হত্যা কৰি ফুৰে নতুন ইহুদী। তোমাৰ পোচাক নাছিল, কিন্তু তোমাৰ বন্ধুহঁতৰ বহুত পোচাক। তেওঁলোকৰ হাতত পতাকা, চকুত পানী, ওঠত হাঁহিৰ পাহি মেলি মানুহৰ বুকুৰ ভিতৰত কৰে নিথুৰ চুৰিৰ আঘাত। তেওঁলোকৰ বহুত পোচাক, সেইবাবেই আমি কাকো চিনিব নোৱাৰোঁ। চাৰ্লি চেপলিন, চেপলিন থকা হ'লে ক'লোহেঁতেন, তোমাৰ ছবিত হাঁহিৰ অভাৱ নাছিল। যেতিয়া ডিক্টেটৰৰ শেষ বক্তৃতা শুনি হলৰ পৰা ওলাইছিলোঁ, তেতিয়া আমাৰ তৰ্জনীৰ মূৰত টোপ টোপ চকুপানী, চকুলৈ এতিয়াও ঢল নামি আহে যেতিয়া শুনো নাজী বন্দী শিবিৰৰ নিৰ্মম নিৰন্ধ অন্ধকাৰৰ কথা। যেতিয়া হিচাপ কৰোঁ কিমান লাখ ইহুদীক হত্যা কৰা হ'ল, খুন কৰা হ'ল, চকুলৈ এতিয়াও ঢল নামি আহে। যেতিয়া

0: কথা শ্রীমঞ্চৰ পৰা জুলিয়াছ কুচিকৰ কণ্ঠস্বৰ আৰু যেতিয়া বেতাৰে কয় যুদ্ধৰ কথা শান্তিৰ কথা দুচকু ভয় লৈ গুণাগাথা কৰোঁ কোন জিকিব এইবেলি আমেৰিকা নে ছোভিয়েট ৰাছিয়া। চেপলিন থকা হ'লে ক'লোহেঁতেন তোমাৰ ছবিত হাঁহিৰ অভাৱ নাছিল আৰু এতিয়াও নাই। শান্তিৰ নাম যুদ্ধ। আমি মিছিল কৰি সমাৱেশলৈ যাওঁ, অধ্যাপকসকলে কয় যুদ্ধ নহয় আমি শান্তি বিচাৰোঁ। তাৰ পাছত তেওঁলোকে পত্নীসকলৰ সৈতে স্কুটাৰত উঠি গুচি যায়। আমি ফেষ্টুন হাতত লৈ সমাৱেশলৈ যাওঁ, নেতাসকলে কয় যুদ্ধ নহয় আমি শান্তি বিচাৰোঁ। তাৰ পাছত তেওঁলোকে তেওঁলোকৰ কণ্ঠস্বৰ দেহৰক্ষীৰ হাতত তুলি দিয়ে। আমি শ্লোগান চিঞৰি সমাৱেশলৈ যাওঁ, সকলোকে কওঁ যুদ্ধ নহয় আমি শান্তি বিচাৰোঁ। তাৰ পাছত পুলিচৰ এস্কৰ্টক লৈ ঘৰলৈ গুচি আহোঁ। প্ৰতিদিনে এনেকৈয়ে যুদ্ধৰ বিৰুদ্ধে শান্তিৰ সপক্ষে দ্বিতীয় মহাযুদ্ধ আৰু মোৰ অস্তিত্ব, দ্বিতীয় মহাযুদ্ধ আৰু মোৰ অস্তিত্ব। দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ ২৫, মোৰ মাৰ বয়স আছিল বিয়োগ ২ কি ৩। তেতিয়া ক'ত আছিলোঁ মই, কি আছিলোঁ মই, ইহুদী আছিলোঁ নে খ্ৰীষ্টান, বলভেচিক নে আমেৰিকান, নাজী বন্দী শিবিৰত আছিলোঁ নে মই এছ এছ বাহিনীত নে জাপানত আছিলোঁ মই, হিৰোশিমা নাগাছাকিৰ কোনোবা ৰাজপথত। দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ ২৫, তেতিয়া কি আছিলোঁ মই, ক'ত আছিলোঁ, আছিলোঁ নে মই বাৰ্মাৰ সেউজ সীমান্তত নে পোলেণ্ডৰ কোনোবা পথাৰত সিঁচিছিলোঁ শস্যৰ বীজ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ মাৰ বয়স আছিল বিয়োগ ২ কি ৩। তেওঁ কাৰ মাতৃ আছিল, কাৰ মাতৃ আছিল তেওঁ, সদ্যবিধ্বস্ত কোনো নগৰীৰ অগ্নিদত্ত কিশোৰ নে যুদ্ধৰ পৰা উলটি নহা কোনোবা সৈনিকৰ নে হিৰোশিমাৰ ওপৰে উৰি যোৱা সেই বিমানখনৰ বৈমানিকজনৰ? ঘৰ ক'ত আছিল তেওঁৰ, লেলিনগ্ৰাডত নে বাৰ্লিনত নে অবিভক্ত কোৰিয়াৰ মধ্যপ্ৰদেশত? দ্বিতীয় মহাযুদ্ধৰ সময়ত মোৰ বয়স আছিল বিয়োগ ২৫, মোৰ মায়ৰ বয়স আছিল বিয়োগ ২ কি ৩।
1: ধন্যবাদ, মই এতিয়া আপোনাৰ কাষলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো দিব।
2: নমস্কাৰ, মোৰ নাম দেৱতোষ ভট্টাচাৰ্য, মই BLLB 9 ছেমৰ এজন ছাত্ৰ।
1: আপুনি এতিয়া কি পৰিৱেশন কৰিব?
2: মই ভূপেন্দ্ৰ সংগীত গাম বুলি আগবাঢ়ি যাওঁ।

0: দেৱদূ ভট্টাচাৰ্য, আপুনি ইমান সুন্দৰকৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতটি পৰিৱেশন কৰিলে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কি?
1: অনুৰাগ বৰদলৈ।

0: ধন্যবাদ অনুৰাগ বৰদলৈ, আপুনি বৰ সুন্দৰকৈ জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি পৰিৱেশন কৰিলে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। প্ৰিয় শ্ৰোতা, মোৰ ওচৰত আৰু এগৰাকী ছাত্ৰী উপস্থিত হৈছেহি, আপোনাৰ পৰিচয়টো দিব।
1: নমস্কাৰ, মোৰ নাম শ্ৰী অনু দাস, মই তেজপুৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী। মই আজি এটি আধুনিক গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

গীতমাত কবিতাৰে মুখৰিত কৰিলে তেজপুৰ আইন মহাবিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। বাদ্যযন্ত্ৰত সংগত কৰিলে হাৰমনিয়ামত মনোজ নাথ আৰু তবলাত উৎপল বৰাই। আমি আশা কৰোঁ যাতে শ্ৰোতাই নিশ্চয় এই অনুষ্ঠান শুনি ভাল পাব। এইখিনিতে আমি মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে সমূহ কৰ্মকৰ্তা, ছাত্ৰ ছাত্ৰী আৰু বাদ্যযন্ত্ৰীসকললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে। আজিৰ অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে তন্ময়ী গগৈ আৰু ময়ূৰাক্ষী নাথে। প্ৰযোজনা আছিল প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। আমি পুনৰ লগ হ'ম এই যুৱবাণী অনুষ্ঠানতে। তেতিয়ালৈকে এই অনুষ্ঠানটিৰ পৰা আজিলৈ ইমানতে বিদায় লৈছোঁ।

শ্ৰোতাসকলে ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী তেজপুৰ আজিৰ দিনটো।

আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি 26 আগষ্ট, আজি মিলাদুন্নবী, ইছলাম ধৰ্মীসকলৰ এক পবিত্ৰ উৎসৱ। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই উৎসৱ উদযাপন কৰে। মুছলমানসকলৰ অন্তিম নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে এই মিলাদ উন নবী বা ঈদ মিলাদ উন নবী উৎসৱ পালন কৰা হয়। 571 খ্ৰীষ্টাব্দত তথা ইছলামিক বৰ্ষপঞ্জীৰ তৃতীয় মাহ 12 ৰবিউল আৱালৰ দিনা ছৌদি আৰৱৰ মক্কা চহৰত হজৰত মহম্মদৰ জন্ম হৈছিল। এই দিনটোত মুছলমান লোকসকলে মছজিদে মছজিদে বিশেষ প্ৰাৰ্থনা, দোৱা আৰু মিলাদ মেহফিলৰ আয়োজন কৰে। হজৰত মহম্মদৰ আদৰ্শ জীৱন আৰু শিক্ষা স্মৰণ কৰি আত্মসমীক্ষা কৰা হয় এই দিনটোতে। অসমকে ধৰি সমগ্ৰ দেশতে এই পবিত্ৰ দিনটোত শোভাযাত্ৰা বা জুলুচ, দান বৰঙণি আৰু ধৰ্মীয় আলোচনা অনুষ্ঠিত হয়।

ঊনৈছশ দহ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল এগৰাকী বিশিষ্ট সমাজসেৱিকা মাদাৰ টেৰেছাৰ। তেখেতৰ জন্ম হৈছিল আলবেনিয়াৰ স্কোপেজ নামৰ ঠাইত। তেখেতৰ প্ৰকৃত নাম আছিল এগনেছ গুঞ্জা বজাবিউ।

তেখেতৰ দেউতাক এগৰাকী দোকানী আছিল। ধৰ্মপ্ৰাণা মাকৰ প্ৰভাৱত শৈশৱতে এগ্নেছৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ উঠে আৰু তেতিয়াই আৰ্ত আক্ৰান্তজনৰ সেৱাত প্ৰবৃত হোৱাৰ প্ৰেৰণা লাভ কৰে। কিশোৰী এগ্নেছে স্কুলত পঢ়ি থাকোঁতেই ধৰ্মযাজিকা হোৱাৰ সিদ্ধান্ত লয় আৰু মডেলিটি নামৰ ধৰ্মীয় অনুষ্ঠান এটাৰ সদস্য হয়। এনে সময়তে যুগোস্লাভিয়াৰ জেছুইটসকলৰ এটি দলৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন হয় আৰু সেই দলটোৰ সৈতেই ভাৰতৰ

কলকাতালৈ আহিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1929 চনত এগনেছে কলকাতাস্থ লৰেট এটালিৰ ছেণ্ট মেৰিজ স্কুলত ভূগোলৰ শিক্ষয়িত্ৰী হিচাপে যোগ দিয়ে। এই স্কুলখনৰ কাষতে আছিল মতিজিল নামৰ এটা বস্তি অঞ্চল। মতিজিলৰ বাসিন্দাসকলৰ দুখ দুৰ্দশাই এগনেছক বাৰুকৈ প্ৰভাৱিত কৰে। 1946 চনত কলকাতাৰ পৰা দাৰ্জিলিং অভিমুখে কৰা এক ৰেল ভ্ৰমণত তেওঁ দৰিদ্ৰ অৱহেলিতসকলৰ সহায়ৰ বাবে ঈশ্বৰৰ আহ্বান অনুভৱ কৰে। কলকাতালৈ উভতি আহি এগনেছে বস্তিবাসীৰ সেৱাত নিজকে নিয়োজিত কৰাৰ ইচ্ছা ব্যক্ত কৰি লৰেটৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰে। 2 বছৰ পাছত তেওঁ সেই অনুমতি লাভ কৰে। 1948 চনৰ 8 আগষ্টত এগনেছে লৰেটৰ পৰা অব্যাহতি লৈ পাটনাৰ আমেৰিকান মেডিকেল মিছনেৰী ছিষ্টাৰ্ছ প্ৰতিষ্ঠানত তেওঁ নাৰ্ছিঙৰ প্ৰশিক্ষণ লয়। 1950 চনত পূব দ্বাদশ পিউছে তেওঁক মেছনেৰিজ অৱ চেৰিটি স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। এগনেছে তেওঁৰ নিজৰ নাম সলনি কৰি

1908 চনৰ 8 আগষ্টত এগনেছে লৰেটৰ পৰা অব্যাহতি লৈ পাটনাৰ আমেৰিকান মেডিকেল মিছনেৰী ছিষ্টাৰ্ছ প্ৰতিষ্ঠানত তেওঁ নাৰ্ছিঙৰ প্ৰশিক্ষণ লয়। 1950 চনত পূব দ্বাদশ পিউছে তেওঁক মেছনেৰিজ অৱ চেৰিটি স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। এগনেছে তেওঁৰ নিজৰ নাম সলনি কৰি মাদাৰ টেৰেছা কৰে। মাত্ৰ 5টা টকা আৰু 10গৰাকী সহযোগীক লৈ আৰম্ভ কৰা যাত্ৰাৰেই আৰম্ভ হয় মাদাৰ টেৰেছাৰ এই দীঘল সেৱাৰ যাত্ৰা। তেওঁ হৈ পৰে আৰ্ত দীনহীনজনৰ মাতৃস্বৰূপা। টেৰেছাই কলকাতাৰ কালীঘাটত স্থাপন কৰা নিৰ্মল হৃদয় হৈ গৈ মুমূৰ্ষ মানুহৰ সেৱা কেন্দ্ৰ। ভাৰতৰ বিভিন্ন স্থানত তেওঁ স্থাপন কৰে বিভিন্ন বিদ্যালয় সেৱাশ্ৰম। ভাৰতৰ উপৰিও এছিয়া, আফ্ৰিকা, আমেৰিকা, ইউৰোপৰ অনেক ঠাইতো তেখেতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা কৰে। মাদাৰ টেৰেছাৰ জীৱনত অৱলম্বনত দেশে বিদেশে বহুতো গ্ৰন্থ ৰচিত হৈছে। 1962 চনত তেওঁক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হয়। ভাৰতীয় লোকলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে তেখেতে ভাৰত চৰকাৰে 1963 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। একে বছৰতে তেখেতে ফিলিপাইন চৰকাৰৰ মেক্সেছে বঁটাও লাভ কৰে। মাদাৰ টেৰেছাই লাভ কৰা আন কেইটামান উল্লেখযোগ্য বঁটা সন্মান হ'ল ছোভিয়েট দেশ শান্তি বঁটা 1972 চনত, ছেণ্ট ফ্ৰান্সিছ পুৰস্কাৰ 1974 চনত, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন 1980 চনত, ইংলেণ্ডৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ মেৰিট 1983 চনত, তদুপৰি 1979 চনত তেখেতে লাভ কৰে শান্তিৰ নবেল বঁটা। ইয়াৰ উপৰিও কেম্ব্ৰিজ, অক্সফৰ্ডকে ধৰি আন ভালেমান বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডক্টৰেট প্ৰদান কৰে। 1997 চনৰ 5 ছেপ্টেম্বৰত এইগৰাকী মহান সেৱক, মানৱতাৰ পূজাৰী মাদাৰ টেৰেছাৰ মৃত্যু হয়। মানৱ কল্যাণ আৰু শান্তিৰ হকে আগবঢ়োৱা অবিস্মৰণীয় অৰিহণাৰ বাবে মাদাৰ টেৰেছালৈ 2003 চনৰ 19 অক্টোবৰত মৰণোত্তৰভাৱে আগবঢ়োৱা হয় বিৰল স্বৰ্গলাভৰ সন্মান।

ভাৰতৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ, জীৱ জন্তুৰ অধিকাৰ কৰ্মী আৰু এগৰাকী পৰিৱেশবিদ মানেকা গান্ধীৰ জন্ম হৈছিল 1956 চনৰ আজিৰ দিনটোতে। তেখেতে লোকসভা আৰু ভাৰতীয় জনতা দলৰ এগৰাকী সদস্য। ভাৰতৰ ৰাজনীতিবিদ সঞ্জয় গান্ধী তেখেতৰ স্বামী আছিল। মেনকা গান্ধীয়ে 4খন চৰকাৰৰ লগত বিভিন্ন দপ্তৰৰ এগৰাকী মন্ত্ৰীৰ দায়িত্ব পালন কৰিছে। শেহতীয়াকৈ 2014 চনৰ পৰা 2019 চনলৈ তেখেতে নৰেন্দ্ৰ মোদী চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে বহুকেইগৰাকী ব্যক্তিক সামাজিক উদ্যোগৰ দিশে উৎসাহিত কৰিছে। উদাহৰণস্বৰূপে মানুহ আৰু বৃক্ষৰ বান্ধোন 2020 চনৰ 20 আগষ্ট মাহত তেখেতে সমগ্ৰ ভাৰতজুৰি দম্পতীসকলৰ দ্বাৰা ফলৰ গছ ৰোপণৰ এক আন্দোলন সূচনা কৰিছিল।

খ্ৰীষ্টপূৰ্ব 55 চনত ইংলেণ্ডত প্ৰথমবাৰৰ বাবে জুলিয়াছ চিজাৰে পদাৰ্পণ কৰিছিল। ভাৰতৰ প্ৰসিদ্ধ লৌতিশা কোম্পানী টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী পঞ্জীয়নভুক্ত হৈছিল 1907 চনৰ আজিৰ দিনটোতে। 1943 চনত আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল। ভাৰতৰ এগৰাকী বিশিষ্ট কথাছবি পৰিচালক, কথাছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰৰ জন্ম হৈছিল 1968 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। কণ্টেক্ট পিছতে 8 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। আজি পুৱা নেপালৰ ভূতকোশী নদীত অহা আকস্মিক বানে ৰাছুৱা অঞ্চল বিধ্বস্ত কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনত 105 গৰাকী ভাৰতীয় নাগৰিকসহ 384 জন পৰ্যটক সন্ধানহীন হৈ আছে। কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলৰ সহায়ৰ বাবে 2টা জৰুৰীকালীন নম্বৰ মুকলি কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত HIV সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাত আজিৰে পৰা 60 দিনীয়া বিস্তৃত IEC অভিযান আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ হিতাধিকাৰীৰ বাবে 3,86,507 নতুন পকী ঘৰত অনুমোদন দিছে বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। 2025-26 বিত্তীয় বৰ্ষৰ শিক্ষা বিভাগৰ উচ্চ শিক্ষা সাহায্য আঁচনিৰ অধীনত আজি তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মেডামেফী শিক্ষাৰ্থীসকলক 10,000 টকাকৈ একেলগ সাহায্য বিতৰণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে খেলো ইণ্ডিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ মিলাদ উন নবী উদযাপন কৰিছে। গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ নেঘেৰী বিলত মঙলবাৰে নিশা সীমান্তক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছত আজিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই আৰু কলম্বোত চলি থকা দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি চতুৰ্থ দিনৰ খেলৰ সামৰণি পৰলৈকে আয়োজক দেশ শ্ৰীলংকাই নিজৰ দ্বিতীয় ইনিংছত 6টা উইকেট হেৰুৱাই 229 ৰান সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ বুধবৰীয়া নাট্যানুষ্ঠান।
1: আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন, সোণৰ খাৰু নালাগে মোক। নাটৰ ৰচনা সপোন শইকীয়াৰ।
2: গুড মৰ্ণিং ছাৰ।
3: হ' বৰ বাবু,
1: এয়া শুনক সপোন শইকীয়া ৰচিত আজিৰ নাট সোণৰ খাৰু নেলাগে মোক।
3: আপুনি আহিল যে, কিহঁতবোৰ ক'লৈ গ'ল?
2: আটাইকেইজন টিফিন খাবলৈ ওলাই গ'ল।
3: বৰ বাবু
2: ছাৰ,
3: এইখন লৈ যাওক, শইকীয়া আহিলে তৎক্ষণাত টাইপ কৰি মোক দিবলৈ ক'ব।
2: হ'ব ছাৰ।
3: অঁ শুনক
2: ছাৰ,
3: আপোনাৰ ওপৰততো এতিয়া গধুৰ দায়িত্ব আহিছে।
2: মানে ছাৰ, আপুনি কি ক'ব খুজিছে মই ঠিক?
3: আমাৰ কোম্পানীৰ নৰ্থ ইষ্ট ৰিজনৰ এডভাইচৰী কমিটিৰ মিটিংখন এইবাৰ এই চহৰতে আমাক আয়োজন কৰিবলৈ কৈছে, বুজিছে?
2: হয়।
3: গতিকে কনফাৰেন্স হলৰ পৰা আৰম্ভ কৰি ডেলিগেটৰ বাবে হোটেল বুক কৰালৈকে এই সকলো কামৰ চোৱা চিতা আপুনি কৰিব লাগিব।
2: হ'ব ছাৰ, পৰাখিনিটো কৰিবই লাগিব। মিটিং কেতিয়া মানে হ'ব ছাৰ?
3: অহা মাহৰ 21 তাৰিখ, অৰ্থাৎ শনিবাৰে। আৰু ইনষ্ট্ৰাকশ্যন আহিছে যে মিটিঙৰ শেষত, তাৰমানে 22 তাৰিখে, কালচাৰেল প্ৰগ্ৰেম এটাও যাতে অনুষ্ঠিত কৰা হয়।
2: হ'ব ছাৰ, কিন্তু এই বিষয়ে আমাৰ শৰ্মা বৰুৱাকে দায়িত্বটো দিলে ভাল হ'ব ছাৰ। গান বাজনা কৰি ফুৰা মানুহ আৰু আয়োজন কৰিবলৈও সুবিধা হ'ব।
3: ৰাইট, ঠিক আছে, মই এই বিষয়ে আপোনাৰ লগত বিতংকৈ পিছত কথা পাতিম। হা,
2: হ'ব ছাৰ,
3: এতিয়া আপুনি যাওক।
2: দয়াল, ঐ দয়াল, নাই ইহঁতে জানো ক'ত কি খাবলৈ যায়, এটাৰো দেখা দেখি নাই।
4: মে আই কাম ইন?
2: আপুনি আপুনিচোন একেবাৰে সোমাই আহিল।
4: ইয়ালৈকে আহিছোঁ যেতিয়া সোমাই আহিবই লাগিব, কথাষাৰ জাষ্ট ফৰ্মেলিটিৰ বাবে ক'লোঁ আৰু।
2: বাৰু বহক বহকচোন।
4: থেংক ইউ। ক'তা, অফিচত দেখোন মানুহেই নাই।
2: টিফিন খাবৰ সময় হ'ল যে, সকলো ওলাই গৈছে। আপুনি বা কাক বিচাৰি আহিছে?
4: না না না না, বিচৰাকৈ মই কাকো বিচৰা নাই।

0: মই এটা বিশেষ কামতহে আহিছোঁ।
1: হয়নে? মই এই অফিচৰ হেড ক্লাৰ্ক, ক'ব পৰা কথা হ'লে মোকেই ক'ব পাৰে।
0: হেড ক্লাৰ্ক?
1: হয়।
0: আপোনাক নিশ্চয় ক'ব পাৰি। বাইদি ভাই, মোক বাৰু আপুনি চিনি পাইছেনে নাই?
1: আপোনাকতো মই ঠিক তেনেদৰে আৰু হেৰি আপোনাৰ পৰিচয়টো এতিয়ালৈকে আপুনি মোক দিয়াই নাই।
0: তেতিয়াহ'লে শুনক, মোৰ নাম জগত দাস।
1: জগত দাস?
0: অৱশ্যে সকলোৱে মোক জগু দাদা বুলিয়ে জানে, অৰ্থাৎ সেইটো নামেৰে মই বেছি পপুলাৰ।
1: জগু দাদা, এৰা নামটো শুনা শুনা যেন লাগিছে।
0: এই নামটো যেতিয়া শুনিছেই গতিকে বুজিছেই চাগে মই বৰ ভাল মানুহ নহয়, অৰ্থাৎ সমাজে মোক সেই বুলিয়েই ভাবে।
1: চাওক, আপোনাৰ পৰিচয় লৈনো মই কিয় মূৰ ঘুমাবলৈ যাওঁ? আপোন ভালেই জগত ভাল, আপোনাৰ সৈতে মোৰ শত্ৰুতাও নাই, গতিকে বেয়া ভাবিবলৈকো মোৰ একো থলো নাই। এতিয়া মাথো কওক, মই আপোনাক কিদৰে সহায় কৰিব পাৰোঁ?
0: ৰাইট, কাম টু দ্য পইণ্ট। সহায়? সহায় মোক আপুনি নিশ্চয় কৰিব পাৰে আৰু কৰিব লাগিবও। এইখন চাওক।
1: এইখন দেখোন ৰচিদ বহি।
0: য়েছ, ঠিকেই ধৰিছে। এই চহৰৰ সন্মিলিত যুৱক সংঘই এখনি আটক ধুনীয়া সাংস্কৃতিক অনুষ্ঠান পাতিব খুজিছে অহা মাহৰ আপোনাৰ 25 তাৰিখে। গতিকে এটা ফকট ডনেশ্যন বিচাৰি আপোনাৰ অফিচলৈ আহিলোঁ।
1: সাংস্কৃতিক অনুষ্ঠান? বেছ ভাল কথা, পাতিব লাগে। অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে আপোনালোকে যুৱ সমাজেইতো আগবাঢ়ি আহিব লাগিব।
0: না না না না, কেৱল অসমৰেই নহয় ডাঙৰীয়া, অল ইণ্ডিয়া বেচিছত আমাৰ প্ৰগ্ৰেম হ'ব। কলকাতা দিল্লীৰ উপৰিও মুম্বাই আৰ্টিষ্টেও আহি গান গাব। গতিকে লিখক।
1: মানে লিখক মানে মইনো কি লিখিম, আপুনিয়ে লিখক। আমাৰ কোম্পানীৰ নিয়ম মতে 1000 টকালৈকেহে অনুদান দিয়াৰ ব্যৱস্থা আছে। আপোনালোকৰ অনুষ্ঠান ডাঙৰ হ'ব যেতিয়া 1000 পূৰাকৈয়ে লিখক।
0: কি ক'লে, 1000 টকা?
1: হয়।
0: হেৰি, আপুনি মোক ইনচাল্ট কৰিছে নেকি?
1: মানে মই ঠিক বুজি পোৱা নাই।
0: এই যগু দাদা 1000 টকা বিচাৰি আপোনাৰ অফিচলৈ আহিব, কি বুলি ভাবিছে আপুনি মোক? জানে, মোৰ ঘৰৰ কুকুৰ দুটাক মই দৈনিক 800 টকাৰ মাংস খুৱাওঁ।
1: চাওক, সেইটো আপোনাৰ ব্যক্তিগত কথা, মই আমাৰ কোম্পানীৰ নিয়মৰ কথাটোহে আপোনাক কৈছিলোঁ। তাতকৈ বেছি দিয়াটো মোৰ সাধ্যৰ বাহিৰত দেই।
0: ঠিক আছে, আচলতে মই আপোনাৰ সৈতে কথাই পাতিব নালাগিছিল। ক'ত আপোনালোকৰ অফিচাৰ? ক'ত?
1: সেয়া মেনেজাৰ তেখেতৰ কেবিনতে আছে।
0: অ'কে, মই তেখেতৰ লগতে কথা পাতিছোঁ। ছি, নিশা মিছি, টাইম লষ্ট।
1: হেৰি হেৰি, ৰ'বচোন ৰ'ব, হেৰি হেৰি ৰ'বচোন, সোমাই গ'ল, মহা মস্কিল এইবোৰ।

0: 2 লাখ? কি অসম্ভৱ কথা কৈছে আপুনি! এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে?
1: একো অসম্ভৱ কথা কোৱা নাই। আপোনালোকৰ এই মাল্টিনেশ্যনেল কোম্পানীটোৱে জানো ইয়াৰ পৰা কোটি কোটি টকাৰ বিজনেছ চলাই থকা নাই? 2 লাখ টকা ফাংচন এখনৰ কাৰণে দিবলৈ আফচোচ কৰিছে কিয়?
0: চাওক মিষ্টাৰ,
1: মোৰ নাম জগত দাস, যজ্ঞু দাদা বুলিয়েই মই সকলোৰে পৰিচিত।
0: অ'কে মিষ্টাৰ দাস, আচলতে কি জানে, কোম্পানীটো ডাঙৰ হ'লেও আমি তলতীয়া কৰ্মচাৰী, নিয়মৰ শিকলিৰে আমাৰ হাত ভৰি সকলো বান্ধি থোৱা আছে। গতিকে ইচ্ছা কৰিলেও আমি নিয়ম বহিৰ্ভূত কামটো কৰিব নোৱাৰোঁ।
1: আচ্ছা, তেতিয়াহ'লে এই আপোনাৰ শেষ কথা?
0: বেয়া নাপাব, দিব পৰাখিনি দিব পৰা হ'লে আমি ভালেই পালোঁহেঁতেন।
1: নালাগে আপোনাৰ টকা, কোনোবা ভিক্ষাৰীকে দি দিব, কিন্তু ইয়াৰ আঞ্জাম ভাল নহ'ব। এই যজ্ঞ দাদাক অমান্য কৰি আপুনি বৰলৰ বাঁহত হাত দিছে, পিছত কিন্তু পস্তাব লাগিব। গুড বাই।
2: আপুনি পালেহি?
3: হা,
2: কি হ'ল? আপুনি দেখোন আহিয়ে বহি পৰিলহি, মুখখনো ৰঙা চিঙা পৰি আহিছে।
3: নাই, বিশেষ একো নাই, মুখখনো আগৰ দৰেই হৈ আহিছে চাগে। আৰু তুমি জানো কেতিয়াবা মোৰ মুখলৈ চোৱা?
2: ই হয় হয়, এনে কথাটো কৈছে? হাতলৈ চোৱা বিধৰ তিৰোতা মই নহয় দেই, বুঢ়ীয়ে হ'লোহি, আজিলৈকে চিনি নেপালেনে?
3: হেৰা।

0: এই আচলতে কি জানা, আজি অফিচত বৰ ডাঙৰ ঘটনা এটা ঘটিলহি।
1: আপোনাৰ অফিচৰ ঘটনা থাক, তাতোতকৈ ডাঙৰ খবৰে ঘৰতে আপোনালৈ বাট চাই আছে।
0: খবৰ কি খবৰ হে?
1: আপুনি অফিচলৈ ওলাই যোৱাৰ অলপ পাছতে যোৰহাটৰ পৰা ফোন কৰিছিল।
0: যোৰহাটৰ পৰা ফোন? আৰু কোনে একাক বিচাৰিছিল?
1: সেয়া মই জানোৱেই নহয়, একো কথাই মানুহটোৰ মনত নোসোমায়। সেই যে যোৱা শনিবাৰে আহিছিল আমাৰ মামনক চাবলৈ।
0: ছোৱালী চাবলৈ অহা মানুহ তাকে কোৱা? নহ'লেতো যোৰহাটত আমাৰ কোনো মিতিৰ নাই। পিছে কি ক'লে?
1: ছোৱালী তেওঁলোকৰ পচন্দ হৈছে, তেওঁলোকে বিয়া এক প্ৰকাৰৰ খাটাঙেই কৰি পেলাইছে।
0: খাটাং কৰি মানে?
1: মানে আৰু কি, তেওঁলোকে দিন বাৰ সকলো ঠিক কৰি পেলাইছে। অহা মাহৰ ভিতৰতে বিয়া হ'ব লাগিব।
0: অহা মাহৰ ভিতৰতে?
1: ল'ৰাই হেনো এমাহৰ ছুটি এক্সটেণ্ড কৰি বিয়া কৰাই কইনা লৈহে বাংগালোৰলৈ যাবগৈ।
0: হয়নে? কিন্তু এমাহৰ ভিতৰতে?
1: এমাহ কিয়, 15 দিন সময় দিলেও এই বিয়া পাতিবই লাগিব। ল'ৰাটো দেখাই শুনাই সুন্দৰ, ইমান ডাঙৰ কোম্পানী ইঞ্জিনিয়াৰ, আৰু যোৰহাটৰ ভিতৰতে এটা ষ্টেণ্ডাৰ্ড ফেমিলি। আপুনি কিন্তু হেনা হোচা কৰি এই সুযোগ এৰি দিলে ছোৱালীজনীৰ মূৰটোহে খোৱা হ'ব।
0: সেয়া মই বুজিছোঁহে। মই জানো তাইক তেনে এঠাইত কটাব পাৰিলে বেয়া পাম, কিন্তু মুখৰ কথাতে আৰুতো বিয়াখন নহয়। টকা পইচা যোগাৰ জাতি এইবোৰ কৰিবলৈ জানো সময় অকণমান নেলাগিব।
1: হ'ব হ'ব, ঈশ্বৰে কৰিলে সকলো হ'ব, কিন্তু যেনে তেনে হ'লেও এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবই লাগিব। তেওঁলোকে এই সপ্তাহতে আমাক মাতি পঠাইছে।
0: আমাক মাতিছে মানে?
1: কি অকৰাও এইজন, ল'ৰাৰ ঘৰ দুৱাৰ চাবলৈকে জানো আমাৰ ঘৰৰ কোনোবা এজন যাব নেলাগিব। বাবাৰ সৈতে অহা ৰবিবাৰে আপুনিয়ে গৈ আহকগৈ।
0: হয় নেকি? হ'ব বাৰু, তেনেহ'লে এতিয়া ব'লা, চাহ অকণমান দিয়াগৈ, মই হাত মুখ এটা ধুই আহোঁ।
1: হেৰি শুনকচোন শুনক, আপুনি কিবা এটা কম বুলি কৈছিলে যে।
0: মানে কোনটো কথা বা?
1: সেই যে আপোনাৰ অফিচৰ ঘটনাটো।
0: সেই কথা? হে, তোমাৰ কথা শুনিয়েই কথা পাহৰিয়ে গ'লো হে। হ'ব বাৰু, হ'ব বাৰু, এই চাহ খাওঁতে কম দিয়া বাৰু। ব'লা ব'লা ব'লা।

0: বৰবাবু, বৰবাবু,
1: দয়াল আহি পালিহি।
0: আহিলোঁ দিয়ক বৰবাবু। পিছে আপুনি যোৱাকালি নাহিলে যে, কিবা অসুখ বিসুখ হ'ল নেকি?
1: নাই নাই নাই, সেইবোৰ নহয়। ৰবিবাৰে হঠাতে যোৰহাটলৈ যাব লগা হ'ল। নাইট ছাৰ্ভিছত ঘূৰি আহি ঘৰ আহি পাওঁতে পুৱা নিশাহে হ'ল।
0: কিবা সকামত গৈছিল বাৰু?
1: এৰাও সকাম ডাঙৰি, বুজিছ? এই তোক বাৰু পাছত ক'ম, তইতো আৰু মোক সহায় কৰিবই লাগিব।
0: সহায় সহায় কিয় নকৰিম বাৰু বাবু? পিছে সেইদিনাৰ ঘটনাটোৰ কথাহে মনত পৰি বৰ ভয় লাগি আছে দিয়ক।
1: কিয় মানে?
0: মই এই দুৰ্গুদাতাৰ কথা কৈছোঁ বাৰু বাবু। সাপৰ নিগুৰত গছক দিয়াৰ নিচিনাহে হ'ল। এইবোৰ মানুহৰ কোনো ঠিক নাই, বুজিছে? এই কিবা এটা হেস্ত নেস্ত কৰি পেলোৱাই ভাল আছিল। অফিচৰ কথাত আমিনো মৰিবলৈ যাওঁ কিয়?
1: তই মানুহজনক বৰ ভয় কৰ যেন পাইছোঁ।
0: ভয় আপুনিও কৰিব বাৰু বাবু, ভয়। আপুনি জনা নাই তাৰ হিষ্ট্ৰী, কীৰ্তিৰ কাহিনী আপুনি শুনা নাই
1: হয়নে?
0: বৰ ডেঞ্জাৰাছ মানুহ দিয়ক।
1: হওক দে হওক দে, আমাৰনো কি? আমি তেওঁৰ মিত্ৰও নহয় শত্ৰুও নহয়। তথাপি যদি অপকাৰ কৰিব খোজে, ভগৱানে বিচাৰ কৰিব নহয়। সেয়া এয়া এই মেনেজাৰে মাতিছে বোলা, যা।
0: গৈছোঁ দিয়া, গৈছোঁ।
1: যা।
2: হেৰি, এইখন লিষ্ট এবাৰ চকু ফুৰাই দিয়কচোন।
1: লিষ্ট বনালাই হ'ব পাৰে, চাওঁ দিয়া দিয়া। হেৰা, এই টিভিটোৰ ওপৰতে মোৰ চশমাযোৰ আছে, বোলা আনাচোন।
2: ৰ'ব ৰ'ব, চাব আকৌ। কোনোবা এৰাব নোৱাৰা মানুহ থাকি গ'লে বৰ বেয়া কথা হ'ব।

0: ঘৰখনৰ প্ৰথম বিয়া।
1: চাইছোঁ চাইছোঁ ৰ'বা, এইখিনি নগাঁওখিনি ঠিকেই আছে। তাৰপিছত আহিল গোলাঘাট, গোলাঘাট ৰবীন ৰমেন ইহঁতৰ ঘৰখন হ'ব হ'ব। তাৰপিছত এইখিনি গুৱাহাটী, গুৱাহাটী নিৰ্মলা পেহী। তাৰপিছত এইখিনি
0: কি হ'ল আকৌ?
1: ক'ত আইকনৰ নামটো দেখোন নেদেখিলোঁ।
0: আইকন
1: পাহৰিলা হ'বলা, তোমাৰ মাহিৰাৰ ছোৱালী যে, তাইওচোন গুৱাহাটীতে থাকে।
0: ইছ ৰাম ৰাম ৰাম, দিয়ক দিয়ক দিয়ক, এতিয়া নামটো লিখি থওঁ।
1: এইখন লোৱা,
0: পেনটো দিয়কচোন।
1: এইটো এইটো লোৱা। হেৰি নহয় বিনা, পিছে ইমানবোৰ মানুহ মাতিবলৈ পৰা হ'ব জানো? সময়চোন নাই একেবাৰে তাকৰ।
0: হ'ব, সকলো হ'ব, চাই থাকিবচোন। আচলতে আপোনাৰ মনত অকণো জোৰ নাইহে।
1: এই দেহাতেই জোৰ নোহোৱা হ'ল যেতিয়া, মনৰ জোৰ আৰু ক'ৰ পৰা আহিব নে কি কোৱা
2: দেউতা? টেণ্ট হাউচৰ অৰ্ডাৰটো কিন্তু এতিয়াই দি থ'ব লাগিব, সেইদিনা হেনো বহুত বিয়া আছে, নহ'লে কিন্তু মস্কিল হ'ব।
1: হয় নেকি? পিছে হেৰি নহয় বাবা, এই ৰভাৰ জোখটো নিলে জানো?
2: ৰভা বেছ ডাঙৰে হ'ব, বহা আৰু খোৱা দুয়োখন মিলি 3000 স্কুৱেৰ ফুট মানে হ'ব। আৰু কি জানা আমা?
0: কি হ'ল বাবা?
2: বাবুলে কলকাতাৰ পৰা ৰভ পেণ্ডেলৰ নতুন ছেট এটা আনিব দিছে, আৰু সেইটো হেনো প্ৰথম আমাৰ বিয়াতে লগাব।
0: হয়নে? বৰ ভাল হ'ব দে। এই ৰভাখনৰ কাপোৰ কানিখিনি নতুন হ'লে ৰভাখনৰ সৌন্দৰ্যই বেলেগ হৈ পৰে অ' বাবা।
2: কি মা?
0: এই হেৰি কৰিবিচোন
2: কোৱা।
0: এই সিদিনা দ্বিতীয় জীয়েকৰ বিয়াত দেখিছিলোঁ জান, বিভিন্ন ধৰণৰ ফুলৰ থোপা আৰু মালাৰে গোটেই ৰভাখন সজাই তুলিছে, ইমান যে ভাল লাগিছিল দেখিবলৈ।
2: আমিও আনিম দিয়া মা, 10,000 টকা লাগিব আৰু।
1: কি কি 10,000? হেৰি 10,000 টকাৰ ফুলৰ মালাকে কিনিবি নে?
0: বিনা পইচাত আপোনাৰ ঘৰৰ বিয়াত কোনে ফুলৰ মালা গাঁঠি দিবহে?
1: বাৰু এই বাবা, হেৰি নহয় টেণ্ট হাউচতনো কিমান লাগিব বুলি কৈছে?
2: ওৱান টু অল মানে হেতা চৰিয়াৰ পৰা আৰম্ভ কৰি জেনেৰেটৰলৈকে মুঠ 85,000 মানৰ কথা কৈছে।
1: কি?
2: বাবুলক কৈ হয়তো 5,000 কমাব পাৰিম।
1: মাই গড, হেৰা আমাৰ দিনত দেখোন 85,000 4 বিয়া পাতিব পৰা গৈছিল হে।
0: হ'ব হ'ব, এতিয়া সেইবোৰ ভাবি চকু কপালত তুলিব নালাগে, আপোনাৰ দিন আৰু নাই নহয়, দিন বহুত সলনি হ'ল। কি হ'ল, একেবাৰে টভক মাৰি ৰ'ল যে?
1: ৰ'বাহে, ক'তনো কি বৰণ দেখিলা, আগত ইমান এটা ডাঙৰ বোজা, সময়ো নাই, আৰু চিন্তা নালাগিব নেকি হে? হেৰি, এই মামনৰ মাত শুনা নাই যে, কেনিবা গ'ল নেকি?
0: সৌজনী বাথৰুমৰ পৰা ওলাইছেহে মাত্ৰ, তাই আকৌ বাথৰুমতে বহুত সময় লয় নহয়, গিৰিয়েকৰ ঘৰত গালি নাখালেহে ৰক্ষা।
3: মোক কিবা কৈছা মা?
0: নাই, দেউতাৰেহে বিচাৰিছিল, মৰমৰ জীয়েকক ক্ষন্তেক নেদেখিলে হিয়া কঁপি উঠে নহয়।
3: কি হৈছে দেউতা, কিবা লাগিছিল তোমাক?
1: নাই অ' মাজনী, হেৰি গা পা ধুলিয়েই যেতিয়া এপাক বজাৰৰ পৰা আহোঁগৈ বল।
3: বজাৰ?
1: সোণাৰীৰ তালৈ, বুজিছ, দৰাৰ আঙুঠিটো বনাবলৈ দিওঁগৈ। এই হেৰি নহয়, জোখটো তোৰ হাততে আছে নহয়?
3: আছে দেউতা।
1: আৰু তোলৈকো জানো সোণৰ কিবা এপদ বনাব নালাগিব।
3: কিয় নালাগিব? চেইন এডাল, খাৰু এযোৰ, ফুলি এযোৰ, আঙুঠি এটা মোকো লাগিব, ইমান ধনী ঘৰৰ সৈতে সম্বন্ধ হৈছে, লগত সোণৰ ছেট এটা নিনিলে মানুহে জানো আমাক নাহাঁহিব।
1: পিছে সোণৰ দামহে যি হৈছেগৈ, ইমানখিনি বলে পাৰিম গৈ জানো? ফাৰ্নিচাৰটো দেখোন ভালেখিনি লাগিব।
0: হ'লেও ছোৱালীজনীক সুদা হাতে পঠাই মানুহৰ হাঁহিয়াতাৰ পাত্ৰ হ'বলৈ দিব নোৱাৰো নহয়।
1: কিন্তু
3: অ' মা, বাবাই কৈছে টিভি নিদিলেও হ'ব, কিন্তু ফ্ৰিজ আৰু ৱাশ্বিং মেচিনৰ কালাৰটো কিন্তু তুমি চইচ কৰি দিব লাগিব দেই, আৰু সেই দুটা পাৰিলে সোনকালে আনি থোৱা ভাল হ'ব নেকি?
0: হ'ব দে, এদিন দুয়োজনী যাম, ওলাবি, এতিয়া দেউতাৰ সৈতে সোণাৰী তাৰ পৰাই আহগৈ যা।
1: যা যা যা, সোনকালে ওলাই যা, মই ঘূৰি আহি আকৌ দুঘৰমান মানুহ মাতিবলৈকো যাব লাগিব, আজিৰ ছুটিৰ দিনটো কামতে লগাওঁ।
2: দেউতা,
1: হা,
2: মই যে কৈছিলোঁ ঘৰটোৰ ৰং দিয়াৰ কথা, পেইণ্টাৰ দুজন আহিছে, মই কথা পাতিছোঁ, ব'লাচোন তুমি ফাইনেল কৰি দিবা।
1: এ ঘৰৰ ৰং দেখোন

0: ঠিকেই আছে অ' বাবা, দুবছৰেই হোৱা নাই, নতুন ঘৰ।
1: হ'লেও ঘৰটোত ৰং চং নিদিলে বিয়া বিয়া নেলাগে, আৰু মানুহেনো কি বুলিব। আহা, সিহঁত দুটা বাহিৰতে ৰৈ আছে।
0: মানে
1: আহা না,
0: ৰচোন, ৰচোন, ৰচোন।

0: হেৰি, আপুনি হোৱা নাই?
1: নাই, টোপনিয়ে অহা নাই দেখোন। নানান ধৰণৰ চিন্তাই মনটো আৱৰি ধৰিছে দেখোন।
0: হ'ব, এতিয়া আৰু চিন্তা কৰিব নালাগে, শুই থাকক।
1: শুবলৈতো চেষ্টা কৰিয়েই আছো। হেৰা, বাজেটটো বৰ বেছি হোৱা যেন লগা নাইনে বাৰু তোমাৰ?
0: কিহৰ বাজেটনো?
1: হেৰা, এই বিয়াৰ কথা কৈছোহি, দেখিছোঁ 8-10 লাখমান টকা লাগিয়েই যাব।
0: লাগিবতো আকৌ, ঘৰখনৰ প্ৰথম বিয়া, ছোৱালীজনীকতো অসন্তুষ্ট কৰি পঠাব নোৱাৰি।
1: হেৰা, সেইটোতো হয়েই বুইছা। পিছে ইমানবোৰ টকা, তাতে এই দৰমহাৰ সৰহভাগ তোমাৰ ঘৰ সজাৰ ধাৰতে কাটি ৰাখে। অফিচৰ পৰা লোন ল'বলৈকো সকলো ৰাস্তাই বন্ধ।
0: হ'ব দিয়ক, এতিয়া মাজৰাতিখন সেইবোৰ ভাবি থাকিব নালাগে, শুই থাকক, কিবা এটা হ'ব আৰু। হাঁহিলে যে!
1: তোমালোকে কথাবোৰ বৰ সহজভাৱেই কৈ দিয়াহে। ঠিক আছে, শুয়েই থাকোঁ, কিবা এটা নিশ্চয় হ'ব।
2: মা, 7 বাজি গ'ল, দেউতা অফিচৰ পৰা এতিয়াও আহি নাপালেহি যে।
0: তাকেইতো চিন্তা কৰি আছোঁ, ইমান দেৰিলৈকে তেওঁতো বাহিৰত কেতিয়াও নাথাকে।
2: কৰিবলৈ তোমাক যাম বুলি কৈছিল নেকি?
0: বিয়ালৈ মতা প্ৰায় শেষেই হ'ল, বজাৰ চজাৰলৈকো যাবলগীয়া নাই, গ'লেও অফিচৰ পৰা বাহিৰে বাহিৰে।
2: দেউতাৰ ক'ৰবাত মূৰ চুৰ ঘূৰা নাইতো? দেউতাৰ মনটো কেইদিনমানৰ পৰা বৰ হতাশ যেন দেখিছোঁ।
0: বৰজীয়েকক বিয়া দিবলৈ ওলাইছে, হাঁহি মুখেৰে যোগাৰ পাতিও কৰি আছে, কিন্তু ভিতৰি ভিতৰি মাক বাপেকৰ মন কিমান দুখেৰে ভৰি থাকে, মাক হ'লেহে বুজিবি।
2: মা, সেই দেউতা আহিছে হ'ব পাই।
3: পৰা বাবু!
0: কোন?
3: মই দয়াল বাইদেউ।
0: দয়াল, ক'ৰ পৰা আহিলা?
3: অফিচৰ পৰা বাইদেউ, অফিচ বন্ধ কৰি বাহিৰত ভালে সময় বাট চালোঁ, পিছে বৰফ বাবু ঘূৰি নোযোৱাত সেয়া পানী বটল নিয়া বেগ আৰু ছাতিটো ময়ে লৈ আহিলোঁ।
0: তেখেততো ঘৰলৈ অহা নাই।
3: কি ক'লে? দিনৰ 2মান বজাতে তেখেতে অফিচৰ পৰা ওলাই গ'ল, ভাবিলোঁ কিবা কামত হয়তো ঘূৰি যাব নোৱাৰি ঘৰেই পালেহি।
2: ইমান সময়লৈকে দেউতা ক'ত থাকিব পাৰে? মা, মা, মোৰ বৰ ভয় লাগিছে মা।
0: কিবা অফিচৰ কামত ওলাই গৈছিল নেকি দয়াল?
3: মই জনামতে তেনেকৈতো একো কৈ যোৱা নাই।
0: তেতিয়াহ'লে
3: মোৰো চিন্তা লাগিছে বাইদেউ, তেনেকৈতো তেখেত বাহিৰত থকা মানুহ নহয়।
2: এতিয়া কি হ'ব মা, দেউতাৰ যদি কিবা এটা।
0: এ ৰচোন, এইজনী কান্দি কাটি অমংগলখন চপাব নালাগে। এ বাবাটো ওলাই গ'ল। মামুন, যাচোন যা, বাবালৈ ফোন এটাকে কৰি দেগৈ, যা।
2: অ মা।
3: তাকেইতো বাইদেউ, ময়ো নহ'লে অলপ সেই বজাৰৰ ফালে চোৱা চিতা কৰোঁগৈ, ময়ো যাওঁৱেই দিয়ক।
0: হে ভগৱান, মানুহটো ক'ৰবাত বিপদত পৰা নাইতো। মামন, অ মামন, মামন।

0: আপোনালোক আহক, সোমাই আহক।
1: মেনেজাৰ ছাৰ আহোঁ বুলি কোৱাত ময়ে লৈ আহিলোঁ।
0: বহক ছাৰ, দেউতাৰ কিবা সন্ধান পাইছে নেকি?
2: সন্ধান মানে ঠিক সন্ধান নহয়,

0: তেখেতক যে কোনোবাই অপহৰণ কৰিছে সেইটো মাত্ৰ গম পাইছোঁ।
1: অপহৰণ?
2: কোন আহিছে বাবা?
3: অ' আপোনালোক, তেখেতৰ কিবা খবৰ পালেনে?
0: তেনেকৈ একো খবৰ পোৱা নাই, এটা সংগঠনৰ পৰা এখন চিঠি পাইছোঁ।
3: মানে?
0: তেওঁলোকে লিখিছে 10 লাখ টকাৰ বিনিময়ত কটকীক মুক্তি দিয়া হ'ব।
1: 10 লাখ?
3: হে ভগৱান, এয়া মই কি শুনিছোঁ প্ৰভু! ছোৱালীজনীৰ বিয়ালৈ মাত্ৰ 4 দিন বাকী, মানুহজনৰ কোনো সন্ধান নাই, সকলোৰে মুখৰ ভাত, চকুৰ টোপনি কাহিনী, সিহঁতে আকৌ 10 লাখ টকা বিচাৰিছে। এতিয়া মই মাইকী মানুহজনীয়ে, হে ভগৱান, কি কৰোঁ প্ৰভু!
0: ৰ'বচোন মিছেছ কটকী, আপুনি ইমান বিচলিত নহ'বচোন এতিয়াই।
3: কিন্তু 10 লাখকৈ টকা এই সময়ত মই ক'ৰ পৰা পাম ছাৰ?
4: বিয়াখনে হয়তো আমাৰ ঘৰলৈ কাল হৈ আহিছে, এই বিয়া ভাঙি দিয়া মা, সকলোৰে বিপৰীতে হ'লেও দেউতাক ঘূৰাই আনা মা, দেউতাক ঘূৰাই আনা মা।
3: মামন,
4: অ মা, মই বিয়া নোহোৱাকৈ জীয়াই থাকিব পাৰিম, কিন্তু দেউতাৰ অবিহনে এইখন ঘৰ।
3: মামন,
0: ৰ'বাচোন মামন, নাকান্দিবা। শুনাচোন কটকী, আমাৰ কোম্পানীৰ এজন বয়োজ্যেষ্ঠ আৰু দক্ষ কৰ্মচাৰী, তেখেতৰ প্ৰতি কোম্পানীৰো এটা দায়িত্ব আছে নহয়। মই আজিয়ে হেড অফিচৰ সৈতে যোগাযোগ কৰিম, কিবা এটা নিশ্চয় কৰিব লাগিব, বুজিছা?
5: হয় বাইদেউ, আপোনালোকে ভাঙি নপৰিবচোন, ছাৰে কৈছে যেতিয়া কিবা এটা উপায় ওলাবই।
0: দয়াল, তেতিয়াহ'লে মিছেছ কটকী, আমি এতিয়া আহোঁ।
3: ছাৰ, আমাৰ অৱস্থাৰ কথা ভিতৰে বাহিৰে আপুনি সকলো জানে, গতিকে ছাৰ।
0: হ'ব হ'ব, মই সকলো বুজি পাইছোঁ, মোৰ ফালৰ পৰা যিমানখিনি পাৰি মই সিমানেই চেষ্টা কৰিম। দেখিব, ঈশ্বৰে কৰিলে কটকী এদিন সুস্থ হৈ আকৌ ঘূৰি আহিব, আপুনি অকণো চিন্তা নকৰিব। আমি আহিছোঁ। হে,
5: আমি আহিছোঁ বাইদেউ।
3: ভাল,
6: বাবা তই ৰৈ থাকিলি যে।
1: এটা কথা চিন্তা কৰি মই পাৰ পোৱা নাই মা।
6: কি?
1: দেউতাৰ দৰে সহজ সৰল মানুহ এজনক কোনে অপহৰণ কৰিব পাৰে? দেউতাক অপহৰণ কৰি তেওঁলোকৰ কি লাভ হ'ব?
7: সেয়া কোনো সংগঠনৰ কথা, মেনেজাৰে ক'লেই দেখোন। আৰু লাভ, সহজে ধন ঘটিব খোজা এচাম মানুহে এইবোৰ উপায়কে অৱলম্বন কৰা নাই জানো।
6: বাবা তই হতাশ নহ'বিচোন, মেনেজাৰে কৈছে নহয় কিবা এটা কৰিবই, চাবি দেউতাৰ ভালে ভালে মুক্তি হৈ আহিব।
1: ঘৰখনত এখন বিয়া হ'ব, মিতিৰে কুটুমে গোটেই ঘৰ ভৰি পৰিব, কিমান যে আনন্দ লাগিব। কিন্তু আমাৰ আশাত এইদৰে ভগৱানে চেঁচা পানী ঢালি দিলে কি হ'ব মা? আমি কাৰ ওচৰত কি দুখ কৰিছিলোঁ?
6: বাবা তই ল'ৰা মানুহটো হৈ সেইদৰে ভাগি পৰিলে আমাৰ কি হ'ব? ভগৱানৰ ওপৰত বিশ্বাস ৰাখ, তেওঁ আমাৰ অন্যায় কেতিয়াও নকৰে বাবা। ব'ল এতিয়া শুই থাকগৈ, ব'ল ব'ল আকৌ, ৰাতি ভালেখিনি হ'ল নহয়।
1: তোমালোক যোৱা মা, মই গৈ আছোঁ।

0: মামন
1: দেউতা, দেউতা তুমি আহিলা? দেউতা,
2: আপুনি প্ৰভু
0: ৰাম হেৰা এই মামন এই ৰচোন ৰ ৰ ৰ মই আহিছোঁহে, মই ঠিকে আছোঁ বুজিছা? হেৰা বিনা এইদৰে কান্দিছা কেলে হে? ৰবাচোন
1: দেউতা, দেউতা আমি যে কিমান দুশ্চিন্তাত।
0: এই নাকান্দিবিচোন, নাকান্দিবি নাকান্দিবি নাকান্দিবি ৰচোন ৰ ৰ এই মই আহিলোঁ নহয়, এতিয়া আৰু একো চিন্তা নাই বুজিছ? তই আশা কৰাতকৈও বেছি ধুমধামেৰে মই বিয়া পাতিব পাৰিম বুজিছ?
2: হ'ব হ'ব, দুৱাৰ মুখতে ৰৈ থাকিব নালাগে, আহক বহি লওকহি।
0: অঁ অঁ অঁ অঁ
2: বাবা, হে বাবা উঠচোন।
0: এই ৰবাচোন বাবা, এই বিনা ৰবাচোন, সি বোধহয় ভালদৰে শুই আছে, নালাগে মাতিব, তাক নজগাবা।
1: দেউতা তোমাক কোনে নিছিলে, তোমাক ক'ত ৰাখিছিল?
0: ৰাম কম নহয় অ' মাজনী, সকলো কম। হেৰা বুজা বিনা, মামন আগতে মোলৈ একাপ চাহ আন গৈ যাচোন।
2: বৰ
0: পিয়া লাগিছে
2: মামন।
1: অঁ দেউতা, মই এতিয়াই আনিছোঁ।
0: হেৰা কি হ'ল হা, তুমিচোন মোৰ মুখলৈ একেবাৰে থৰ লাগি চাই আছা, কিবা নতুন যেন দেখিছা নেকি?
2: আপোনাক আপোনাক সিহঁতে কষ্ট দিয়া নাইতো?
0: নাই হে, মই অকণো কষ্ট পোৱা নাই। ব'লা আগতে মই হাত মুখখন ধুই ভালদৰে ফ্ৰেছ হৈ লওঁ বুজিছা, তাৰ পাছত সকলোবোৰ কথা মই বুজাই ক'ম বুজিছা? ব'লা ব'লা ব'লা।
2: তাৰ পাছত
0: বহুতো ভাবি চিন্তি জগত দাসৰ ওচৰলৈ যোৱাটোকে স্থিৰ কৰিলোঁ।
2: জগত দাস মানে দয়ালে কোৱা সেই গুণ্ডা প্ৰকৃতিৰ মানুহজন?
0: অৰা বিনা, পিছে গুণ্ডা হ'লেও তেওঁৰ কিন্তু এখন অন্তৰ আছে দেই, এজন পিতৃৰ মন বুজিব পৰা এখন তেওঁৰ হৃদয় আছে।
2: আপুনি কি ক'ব খুজিছে মই ঠিক
0: শুনা। সকলোৰে চকুত লগাকৈ জাক জমকতাৰে তোমালোকে মাজনীৰ বিয়াখন পাতিব খুজিছা, মোৰো মন যায় বুজিছা, তাইৰ সকলো প্ৰয়োজন লগত দি বিদায় দিবলৈ মোৰো মন যায়, কিন্তু তাৰ বাবে প্ৰয়োজন বহুত টকাৰ, সেই প্ৰয়োজন পূৰাব পৰাৰ ক্ষমতা মোৰ নাছিল বিনা, যিটো কথা তোমাক মই ব্যক্ত কৰিবলৈকো মোৰ আত্মসন্মানে বাধা দিয়ে, আৰু সেয়ে নিজৰ অপহৰণৰ নাটক নিজে ৰচনা কৰি মই জগত দাসৰ কাষ চাপিলোঁ।
2: তাৰপাছত
0: জগত দাসৰ ঘৰতে মই আত্মগোপন কৰিলোঁ, সংগঠনৰ নামত মই নিজেই মোৰ অফিচলৈ মুক্তিপণ বিচাৰি পত্ৰ লিখিলোঁ, শেষত
2: কি হ'ল কি হ'ল শেষত?
0: মোৰ বুদ্ধি কামত আহিল, মোৰ মুক্তিৰ বিনিময়ত লাভ কৰা 10,00,000 টকাৰ লগত লৈ এয়া মই আকৌ ঘূৰি আহিলোঁ বিনা।
2: কি?
0: কিন্তু জগত দাসে কৰা সহায়ৰ বিনিময়ত তেওঁক এটা মোটা অংকৰ ধনো মই দি আহিছোঁ।
2: ইমান এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ যোৱাৰ আগতে আপোনাৰ ল'ৰা ছোৱালী দুটালৈ মোলৈ বাৰু মনত নপৰিলনে? এইবোৰ কৰিবলৈ যাওঁতে যদি আপোনাৰ জীৱনটোৱে
0: ৰ'বা বিনা, ৰ'বা, মোৰ অপাৰগতাৰ কথা মই কাৰো আগত ব্যক্ত কৰিব নোৱাৰো মই ব্যক্ত কৰিব কাৰো আগত, মোৰ পৰিয়ালটোৰ মুখৰ হাঁহি নোহোৱা হৈ যোৱাটো মই সহ্য কৰিব নোৱাৰো বিনা, সেয়েহে বিনা মই নৈতিকতাৰ বিসৰ্জন দি হ'লেও মোৰ জীৱনক অন কৰি হ'লেও এই অসুপুৰুষাৰ্থ কৰিবলৈ মই বাধ্য হ'লোঁ বিনা, বাধ্য হ'লোঁ।
2: আপুনি
0: ৰ'বা বিনা, ৰ'বা, পিছে বাবাৰ বিয়াখন হয়তো মই

0: বৰ ডাঙৰকৈ পাতিব নোৱাৰিম, কিয়নো তেতিয়ালৈ মোৰ চাকৰিটো নাথাকিব। গোটেই পৃথিৱীত বিচাৰিলেও হয়তো মোক অপহৰণ কৰিবলৈ কোনো এজন লোক আগবাঢ়ি আহিব নোৱাৰিব।
1: তেনেকৈ হাঁহিবলৈ কি হৈছে? মনে মনে থাকক, ভুল। আপোনাৰ বিচাৰ বুদ্ধি সকলো ভুল।
0: ভুল?
1: আচলতে আপোনাৰ চিন্তাধাৰাত কেৰুণ লাগিছিল।
0: বিনা
1: নিজৰ সন্তানৰ বিয়াত আনন্দ কৰিবলৈ কাৰ মন নাযায়? নিজৰ ঘৰখনত হোৱা অনুষ্ঠানটিৰ প্ৰশংসা পাবলৈ কাৰ হাবিয়াস নহয়? কিন্তু সেই বুলিয়ে জানো ৰূঢ় বাস্তৱটোক আমি অস্বীকাৰ কৰিব পাৰোঁ?
0: তুমি ঠিক কি ক'ব খুজিছা? মই
1: 30 বছৰে একেলগে সংসাৰ কৰা মানুহজনীৰ আগতো আপোনাৰ প্ৰকৃত আৰ্থিক ছবিখন দাঙি ধৰিবলৈ আপুনি লাজ পালে কিয়? মোক অনুভূতিহীন এক মাংসপিণ্ড বুলি জ্ঞান কৰিয়েই জানো আপুনি এই বিপদ সনাতৰ সৃষ্টি কৰা নাই?
0: নিচিঞৰিবাচোন বিনা, নিচিঞৰিবা। বাবা মা যদি সাৰ পাই যাব, বিয়াখন আগতে ভালে ভালে হৈ যাবলৈ দিয়াচোন।
1: আপুনি কেনেকৈ ভাবিব পাৰিলে যে আপোনাৰ অৱস্থাৰ কথা আমি উপলব্ধি কৰিব নোৱাৰিম? যাৰ বিপৰীতে আপুনি এনে এক নিকৃষ্ট ষড়যন্ত্ৰৰ অংশীদাৰ হৈ পৰিলে।
0: মোক দোষ নিদিবা বিনা। সময়ৰ দাবীত ইচ্ছাৰ বিৰুদ্ধে গৈও কেতিয়াবা দুষ্কৃতিৰ সৈতে মিত্ৰতা কৰিবলগীয়া হয়। সেয়া এটা মিছা কথাতে যদি 10 জনৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব পাৰি, তেনেদৰে তোমালোকৰ মুখৰ হাঁহি বিৰিঙাবলৈ যাওঁতে মোৰ এটা পাপ কৰাত কি আপত্তি থাকিব পাৰে তোমাৰ?
2: পাৰে দেউতা, নিশ্চয় আপত্তি থাকিব পাৰে, কাৰণ পাপ কৰিবলৈ আমি তোমাক কোনোদিনেই পৰিচিত কৰা নাই।
0: মাজনী, তই হোৱা নাই মাজনী?
2: সিটো কোঠাৰ পৰাই তোমালোকৰ সকলো কথাই শুনি আছোঁ, আৰু সেই কথা ক'বলৈকে মই উঠি আহিলোঁ যে তোমাৰ পাপৰ ধনেৰে পাতিবলৈ ওলোৱা এই বিয়াত বহিবলৈ মই মুঠেই প্ৰস্তুত নহয় দেউতা, মুঠেই প্ৰস্তুত নহয়।
0: মাজনী, তই
2: কোৱা দেউতা, সকলোৰে বাহ বাহ লৈ জাক জমকতাৰে বিয়াখন পতাৰ পিছতো তোমাৰ অন্তৰত অহৰ্নিশে জ্বলি থকা অপৰাধবোধৰ এই জুইকুৰা তুমি জানো নুমাব পাৰিবা দেউতা, তুমি জানো নুমাব পাৰিবা?
1: মাজনী, তই এইবোৰ
2: অমা অপৰাধবোধৰ এই জুইকুৰা হয়তো কোনেও দেখা নাপাব, কিন্তু তাৰ উত্তাপে গোটেই জীৱনলৈ দেউতাক দহি নাথাকিবনে?
0: মাজনী তই
2: আৰু মই জানো শান্তি পাম দেউতা, বহুমূলীয়া যৌতুকীয়া সামগ্ৰীৰে মোৰ ঘৰখন ভৰি পৰিলেও সেইবোৰৰ আকুল বিলনীয়ে মোকো জানো শ্বাসৰুদ্ধ কৰি নুতুলিব দেউতা।
0: তেতিয়াহ'লে
2: তোমাৰ জীৱনক পণ কৰি অনা এই ধন ঘূৰাই দিয়া দেউতা, ঘূৰাই দিয়া।
0: ঘূৰাই দিম
2: দেউতা, প্ৰকৃততে তোমালোকে যদি মোৰ শান্তি বিচাৰিছা তেতিয়াহ'লে তোমাৰ সাধ্যমতে মোৰ বিয়া পাতা দেউতা, মোৰ বিয়া পাতা।
1: মামন, তই কি কৈছ এইবোৰ?
2: অঁ মা, মাংস পোলাও, ক'ল্ড ড্ৰিংকছ, আইচক্ৰীম নালাগে মা, সাধাৰণ লুচি তৰকাৰী অতিথি অভ্যৰ্থনা কৰা, 10,000 টকাৰ ফুলৰ মালাৰে ৰভা তুলি সজাই তুলিব নালাগে, আম পাতৰ মালাৰে দুৱাৰ তুলি সজাই তোলা, ইয়াৰো আমি প্ৰকৃত শান্তি পাম দেউতা। অন্ত দহনৰ পৰা আঁতৰি আমি প্ৰত্যেকে এটি সুখৰ হাঁহি মুখত বিৰিঙাই তুলিব পাৰিম দেউতা, মুখত বিৰিঙাই তুলিব পাৰিম দেউতা। তুমি মোৰ কথা ৰাখিবা দেউতা, তুমি মোৰ কথা ৰাখিবা, কোৱা দেউতা, তুমি ৰাখিবা মোৰ কথা।
0: মাজনী, মাজনী, তোৰ কথাখিনি শুনি এতিয়া মোৰ গৌৰৱ কৰিবৰ মন গৈছে অ মাজনী। ধাৰ কৰি ঘিউ খোৱাৰ পক্ষপাতি ময়ো নহয়, কিন্তু টকাখিনি ঘূৰাবলৈ যাওঁতে মোৰ অপৰাধখিনি প্ৰকাশ হৈ গ'লে
2: সেই কথা ময়ো চিন্তা কৰিছোঁ দেউতা, কোনেও গম নোপোৱাকৈ এই টকাখিনি কোনোবা অনাথ আশ্ৰমত নাইবা বৃদ্ধাশ্ৰমত দান কৰি দিয়া দেউতা।
0: মাজনী,
2: সংগোপনে কৰা এই দানৰ বাবে তুমি নাম কিনিব নোৱাৰিলেও

0: অন্তত সমাজৰ তাচ্ছিল্যৰ পৰা তুমি ৰক্ষা পাবা। হৃদয় জুইকুৰা হয়তো প্ৰশম্মিত হৈ পৰিব দেউতা, প্ৰশম্মিত হৈ পৰিব।
1: তোৰ কথাখিনি সত্য মাজনী, তোৰ কথাখিনিয়েই সত্য। মই তাকেই কৰিব লাগিব, তেতিয়াহে হয়তো মই মুক্তভাৱে উশাহ ল'ব পাৰিম, মুকলিমূৰীয়া হৈ সমাজত জীয়াই থাকিব পাৰিম। আৱেগক প্ৰাধান্য দি কৰি পেলোৱা অপৰাধবোৰৰ পৰা মই সেইদৰেই মুক্তি পাব লাগিব। এইদৰেই মুক্তি পাব লাগিব। কান্দিছো, মোক আজি হেঁপা পলুৱাই কান্দিবলৈ দিয়া বিনা, তেতিয়াহে মোৰ গধুৰ হৈ পৰা বুকুখন আগৰ দৰে পাতল হৈ উঠিব বিনা, পাতল হৈ উঠিব। মোক কান্দিবলৈ দিয়া বিনা।

0: সোণৰ খাৰু নেলাগে মোক নাটখনি শুনিলে। নাটৰ ৰচনা আছিল সপোন শইকীয়াৰ। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে বৰবাবু ভূপেন শৰ্মা, দয়াল ৰঞ্জু শইকীয়া, মেনেজাৰ সপোন শইকীয়া, জগত পাৰ্থপ্ৰতিম শইকীয়া, বাবা অনুৰাগ শইকীয়া, বীণা জুৰি ভূঞা আৰু মামনৰ ভাৱত বনানী শৰ্মা। তপন দত্তৰ তত্বাৱধানত নাটৰ প্ৰযোজনা পূৰ্ণ বৰুৱাৰ। এয়া আকাশবাণী তেজপুৰ।
1: শ্ৰোতাসকলে, ইমান পৰে আমাৰ বুধবৰীয়া নাট্যানুষ্ঠানটি শুনিলে। পূৰ্বে প্ৰচাৰিত নাটকখনি পুনৰ প্ৰচাৰ কৰি শুনোৱা হ'ল। এয়া আকাশবাণী তেজপুৰ।

সুখবৰ এটি সুখবৰ আপোনাৰ ব্যৱসায় দোকান প্ৰতিষ্ঠান বা সেৱাক শ্ৰোতাৰ ওচৰলৈ লৈ যাব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আটাইতকৈ বিশ্বাসযোগ্য মাধ্যম আকাশবাণী তেজপুৰ। ইয়াৰ লাভালাভসমূহ সুদূৰ প্ৰসাৰী প্ৰচাৰ, ঘৰে ঘৰে জনপ্ৰিয় অনুষ্ঠানসমূহৰ মাজত বিজ্ঞাপন প্ৰচাৰৰ সুবিধা, বাজেট অনুকূল বিজ্ঞাপনৰ পেকেজ, গৃহস্থতা, শ্ৰোতাৰ গভীৰ বিশ্বাস আৰু ব্যাপক পৰিসৰ। বিজ্ঞাপন সম্পৰ্কীয় সবিশেষ তথ্য, দৰ আৰু বুকিঙৰ বাবে আজিয়েই আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখাৰ সৈতে যোগাযোগ কৰক। ঠিকনা আকাশবাণী তেজপুৰ, মৰাভৰলী, অসম। আমাৰ যোগাযোগৰ নম্বৰটি হৈছে 8723989423। আকাশবাণী তেজপুৰৰ বাণিজ্যিক শাখা।

ছয় মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 MHz-ত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ দুটিমান গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক এই গীতটি।

0: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ শুনক আন এটি।

0: পিয়লৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: জুবিন গাৰ্গৰ কণ্ঠত শেষত শুনক এই গীতটি।

0: ঠিক জরুরি অবস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে, ইমান পৰে জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীতকেইটাই শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছৰ লগতে নিউজ অন AIR আৰু

0: এয়া ইয়াৰ ৰেডিঅ' এপযোগে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া আগবঢ়াইছো দম্পতি অনুষ্ঠানটি।
1: আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিব লৈছোঁ আমাৰ দম্পতি অনুষ্ঠানটি।

0: আজিৰ দম্পতি হৈছে নাট্যকাৰ, অভিনেতা, খেলুৱৈ, ভাওনাশিল্পী ৰাণা প্ৰতাপ বৰুৱা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী নৃত্যশিল্পী তৰালী বৰুৱা। আপোনালোক দুয়োকে আমাৰ এই দম্পতি অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
1: হয়, আমাৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ।
0: প্ৰথমতে আপোনালোকৰ যিটো সাংস্কৃতিক যাত্ৰা, সেই বিষয়ে অলপ অলপ জানিব বিচাৰিছোঁ। আপুনি কওকচোন বাৰু, কেনেধৰণেৰে এই জগতখনলৈ আহিলে?
1: সাংস্কৃতিক যাত্ৰা হিচাপে ক'বলৈ গ'লে আমাৰ আচলতে ঘৰখনেই এটা সাংস্কৃতিক পৰিয়াল। আমাৰ দেউতা প্ৰয়াত প্ৰসন্ন কুমাৰ সুত,
0: হয়,
1: তেখেতে আপোনাৰ এজন ভাল নাট্যকাৰ আছে, হেৰি আছিলে, বিহগুৰিত তেখেতৰ ঘৰ আছিলে।
0: হয়,
1: বিহগুৰিত নাটক কৰিবৰ কাৰণে চন্দ্ৰনাথ শৰ্মা হলটো নিৰ্মাণ কৰাৰ সময়ত দেউতাৰ যথেষ্ট অৱদান আছিলে।
0: আপোনাৰ ঘৰ বিহগুৰিত নেকি?
1: আমাৰ অৰিজিনেল বিহগুৰি। আমি ইয়াৰ পৰা উঠি গ'লোঁ ঢেকীয়াজুলিলৈ।
0: ঢেকীয়াজুলিৰ
1: পৰা উৰিয়ানতলিত ঘৰ আমাৰ। আৰু আমি সৰুৰে পৰা সাংস্কৃতিক হেৰিটো দেউতাৰ পৰা পাইছিলোঁ। দেউতা এজন ভাল ভাওনা শিল্পী আছিলে, গতিকে সেই হিচাপে দেউতাৰ ৰাসত দেউতাই অসুৰৰ ভাও দিছিলে, গতিকে সেইফালৰ পৰা দেউতাই আপোনাক আমাক যথেষ্ট প্ৰেৰণা দিছিলে। মোৰ বাইদেউ, ডাঙৰ বাইদেউ স্বপ্না বৰুৱা, তেওঁ এগৰাকী আপোনাৰ ভাল গান গাইছিলে, কণ্ঠশিল্পী আছিলে। আৰু সেই হিচাপে সৰুতেই আমাৰ নিজৰ গাঁৱত আপোনাৰ ভাওনা হয়, ৰাস হয়, আপোনাৰ মোৰ উৰিয়ানতলি গাঁৱত আপোনাৰ বিহু হয়। সেই শিল্পে সৰুৰ পৰাই মানে তাৰ লগত জড়িত হ'লোঁ, বিহুৰ লগত জড়িত হ'লোঁ, নাটকৰ লগত জড়িত হ'লোঁ। নাটক কৰিবলৈ আমাক শিকালে আমাৰ জ্যেষ্ঠসকলে। তাৰপিছতে মই ধৰক আপোনাৰ চাগৈ শুনিছেই যে 50টা বসন্ত গৰকাৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল
0: ঢেকীয়াজুলি,
1: এই বিহুৱা দলটোৰ মই দায়িত্বত এতিয়াও আছোঁ। গতিকে সেই দায়িত্বত থাকি পেলাই বিহু মাৰিছিলোঁ অসমৰ বিভিন্ন ঠাইত। আৰু সেই সূত্ৰে আপোনাৰ আমাৰ মানে সাংস্কৃতিক লগত আমি জড়িত হৈছিলোঁ, আৰু খেলৰ লগতো জড়িত হৈছিলোঁ।
0: ঠিক আছে বাৰু, মই পাতিম কথাখিনি বাৰু। বাইদেউৰ কেনেধৰণে আৰম্ভণি হ'ল?
2: মোৰ আৰম্ভণি হ'ল আপোনাৰ 3 বছৰ বয়সৰ পৰাই মই নৃত্য কৰিছিলোঁ, বিহু নাচিছিলোঁ। আমাৰ ঘৰখনো সাংস্কৃতিক প্ৰেমী আছিলে। মোৰ দাদা ঢোল বজায়, বাইদেউহঁতেও নাচিছিল, তেনেকেই আহিছিল। তাৰপিছত নাটকৰ জগতলৈ আহিছিলোঁ 5 বছৰ বয়সতে, তেতিয়াৰ পৰাই অভিনয় কৰিছিলোঁ।
0: আপোনাৰ ঘৰ ঢেকীয়াজুলিতে নেকি?
2: মোৰ ঢেকীয়াজুলিতে, ঢেকীয়াজুলি টাউনত।
0: হয় হয়, মানে আপুনি বেছিকৈ বিহু নৃত্য কৰিছিলোঁ?
2: মই বিহু নৃত্য কৰিছিলোঁ, হয়, ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলত মই 7-8 বছৰ একেলেথে বিহু মাৰিছিলোঁ।
0: আৰু এনেই বেলেগ নৃত্য আপুনি
2: আধুনিক নৃত্যও কৰোঁ?
0: হয়,
2: তাৰপিছত তিৱা নৃত্য, বড়ো নৃত্য, সকলো জনগোষ্ঠীৰে নৃত্যবিলাক কৰিছিলোঁ।
0: এতিয়া আপোনালোক দুয়োগৰাকীৰ মাজৰ যিটো ঘনিষ্ঠতা, কেনেধৰণৰ আৰম্ভ হ'ল? মানে আপুনিও কৈছে যে বিহু দলৰ লগত জড়িত, আৰু তেওঁৰ নৃত্যৰ কথা ক'লে, বিহু নৃত্যৰ কথাটো, তেনেকৈ আহিছে নেকি?
1: আপোনাৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলত আপোনাৰ মই ধৰক তাত বিহু মাৰিছিলোঁ, দায়িত্বত আছিলোঁ, আৰু এওঁ সেই বিহু দলটোৰ এগৰাকী আপোনাৰ নাচনী আছিলে। তেওঁ বিহু সম্ৰাজ্ঞী পাইছিলে, ক'ৰবাত ক'ৰবাত বিহু ৰাণী পাইছিলে, সেই সম্পৰ্কে আমাৰ আপোনাৰ চিনাকি
0: হৈছিলে।
1: গৈ আমি পিছত আপোনাৰ আমাৰ বিবাহৰ বিবাহ সূত্ৰে আমি দুয়ো আৰু সম্পৰ্ক বজাই চলি
0: আহিছোঁ। হয়
1: হয়,
0: প্ৰেমৰ সময়ছোৱাত আপোনালোকৰ যিটো সাংস্কৃতিক ক্ষেত্ৰৰ যিটো ব্যস্ততা, সেইটো কেতিয়াবা অসুবিধাৰ সৃষ্টি কৰিছিল নেকি?
1: নাই নাই,
0: বেছি ভালহে হৈছিল, নহয় জানো?
1: হয় হয় হয়।
0: আৰু ঘৰুৱা কিবা অসুবিধা আছিল নেকি?
1: নাই নাই, ঘৰুৱা অসুবিধা তেনেকৈ অহা
0: মানে বিয়াৰ সময়ত যে কৰ ছোৱালী ঠিক হৈ আছে এনেকুৱা ধৰণৰ কথাটো কেতিয়াবা আহে কিছুমানৰ ক্ষেত্ৰত, নহয় জানো?
1: হয় হয় হয়। নাই, মই ধৰক দেউতাৰ এটাই ল'ৰা আছিলোঁ, মই কথাখিনি দেউতাক ভালকৈ কৈছিলোঁ।
0: হয় হয়,
1: দেউতাই কথাখিনি ভালকৈ বুজি মেলি গোটেই বিষয়টো আগবঢ়াই নিছিলে।
0: মানে ঘৰৰ মানুহৰ সম্পূৰ্ণ আছিলে সহযোগ। আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা নাই? আপুনি মানে চাকৰিটো নকৰে, নহয় জানো?
1: মই চাকৰি নকৰোঁ,
0: ব্যৱসায়
1: আপোনাৰ মানে দেউতাৰ কৃষক আছিলে।
0: কাৰণ নাটক আৰু আমি এনেকে অভিনয় কৰি খাবলৈ অসুবিধা হয়, নহয়?
1: হয় হয়,
0: কিবা এটা কৰিব লাগিব।
1: নাই, মই আপোনাৰ যথেষ্ট মোৰ খেতি মাটি আছে, মই খেতি বাতি কৰোঁ। আপোনাৰ প্ৰায় 15-16 বিঘাৰ মোৰ এটা ফিচাৰী আছে, আৰু আপোনাৰ 7 বিঘামানৰ মোৰ এখন ক্ষুদ্ৰ চাহ খেতি আছে।
0: মানে চাকৰি নালাগে, চাকৰিতকৈ ওপৰতে আছে আচলতে, নহয় জানো? চাব গ'লে
1: চাকৰি মানে প্ৰয়োজন হয়, মাহেকীয়া আমাৰ হেৰিটো নাই, কিন্তু আমি

0: মই খেতিও আপোনাৰ দুটা খেতি কৰোঁ,
1: হয় হয়, তথাপি যথেষ্টখিনি আপুনি মানে
0: হয় হয়
1: আছে আপোনাৰ যিখিনি কথা ক'লে, এইটো মানে প্ৰেমৰ সময়ত দুয়োগৰাকীৰ কিবা আৰু বিবাহৰ পিছত কিবা পৰিৱৰ্তন আহিছে নেকি বাৰু, মানে সাংসাৰিক দায়িত্বত অহাৰ পিছত এটা সলনি মানে হয় নহয় জানো মানে?
0: নাই, তাৰপিছতে আপোনাৰ মইতো সদায় আপোনাৰ সামাজিক কামতে লাগি থকা মানুহ। মই যদিও মোৰ ঢেকীয়াজুলিৰ পৰা 10 কিলোমিটাৰ দূৰত, মই ঢেকীয়াজুলিৰ প্ৰতিটো অনুষ্ঠানতে থাকোঁ। ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু, মই প্ৰেচিডেণ্ট হৈছিলোঁ, মই ছেক্ৰেটেৰী হৈছিলোঁ, আৰু সেই অনুযায়ী মোৰ নিজৰ গাঁৱৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত। অকল আমাৰ এইটো নহয়, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক যিবিলাক কাৰ্যসূচী, কৰম পূজাই হওক, আপোনাৰ বিভিন্ন লগত মই তেখেতসকলৰ লগত জড়িত। আৰু এওঁ যিহেতু সাংস্কৃতিক এগৰাকী কৰ্মী, মই বাধা দিয়া নাই বিয়া হোৱাৰ পাছত। তেওঁ ধৰক আপোনাৰ বিহু মাৰিছে, অসম চৰকাৰে আজি এবছৰ আগতে যিটো আপোনাৰ বিহু বিশ্ব অভিলেখ কৰিছিলে, তেওঁ শোণিতপুৰ জিলা সমিতিৰ জিলাৰ পৰা তেওঁ দায়িত্বটো গৈছিলে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে, মই বাধা দিয়া নাই।
1: শোণিতপুৰ জিলাৰ আপুনি এগৰাকী আছিলে মাষ্টাৰ ট্ৰেইনাৰ,
0: হয়।
1: গতিকে আপোনালোকে মানে ইজনে সিজনক বুজি পায় যে আপোনাৰ ক্ষেত্ৰতো তেখেতে বাধা নিদিয়ে আৰু তেখেতৰ ক্ষেত্ৰত আপুনি
0: ঘৰুৱা কাম কাজখিনি কৰি মেলি আপোনাৰ আমাৰ তেনেকুৱা ধৰণৰ হেৰি নাই,
1: তাৰমানে বুজাবুজিটো থাকে আৰু সেইটো একে প্ৰফেচনেল, সেইটো এটা সুবিধা হয় নহয় জানো, আৰু এইটো মানে সুবিধা হয় বুলি আপুনি ভাবে নিশ্চয়। গতিকে
0: হয় হয় হয়।
1: আৰু ইজনে সিজনক কেতিয়াবা মানে সমালোচনা কৰেনে আপোনাৰ নাটকৰ অভিনয় চাই? আপুনিও অভিনয় কৰে নহয় জানো, কেতিয়াবা কয়নে যে এইটো ভাল হোৱা নাই বা এনেকুৱা হোৱালে ভাল লাগিলহেঁতেন, বা আপুনিও তেখেতৰ নৃত্য চাই নিশ্চয় এনেকুৱা ধৰণৰ এটা মতামত আগবঢ়াই নাই? আচলতে এইটো কি আৰু পৰৱৰ্তী পৰ্যায়ত যাতে আৰু ভাল হওক তেনেকুৱা ধৰণৰ কথা এটা গাটো
0: নাই, সেইবিলাক তেওঁ যিহেতু সৰুৰ পৰা নাটক কৰিছে, কেতিয়াবা ধৰক আমি নাটক কৰাৰ পাছত কেতিয়াবা কেতিয়াবা আপোনাক কয় যে এইটো বস্তু এনেকৈ কৰিব লাগিছিল নেকি, ময়ো কেতিয়াবা কওঁ যে তুমি এইটো লাইন এনেকুৱা কৰিব লাগিছিল নেকি, অলপ জ্যেষ্ঠসকলৰ লগত পাতি ল'বা কথাটো, সেই বুজাপৰাটো আমাৰ আছে।
1: ইজনে সিজনৰ পৰা আপোনালোকে কি শিকিছে, তাৰমানে আপোনাৰ এই ক্ষেত্ৰৰ ভাল গুণ বুলি ক'লে আপুনি কি বুলি ক'ব, কিবা এটাতো আপুনি যেতিয়া তেখেতৰ প্ৰতি আকৰ্ষিত হৈছিলে, তেখেতৰ কিবা এটা হয়তো কোনোবা সঁচা কথা কোৱা ভাল পায়, নিৰ্ভীকতা, আপুনি কি ভাল পাইছিলে তেখেতৰ, কিবা এটা থাকিব লাগিব তেখেতৰ এটা বিশেষ গুণ নহয় জানো, এনেইতো মানুহজনক কাৰো ভাল নালাগে, তেনেকুৱা আপুনি কিবা লক্ষ্য কৰিছিল নেকি?
2: তেওঁটো স্পষ্টবাদী, মৰমীয়ালো আৰু বুজি পায় আচলতে, কিবা এটা কাম কৰিবলৈ গ'লেও নকৰিবা নাযাবা সেই কথাটো আজিলৈকে কোৱা নাই বাৰু। আমাৰ বিয়া হোৱা 23 বছৰ হ'ল, একেবাৰে ডাইৰেক্টো নকয় যে তুমি এইটো নকৰিবা, তাৰপিছত তুমি চোৱা যদি পাৰি কৰা এনেকুৱা বাৰু, ডাইৰেক্ট বাধা দিও মানে মনত দুখ নিদিয়ে,
1: হয় হয়
2: হয়, সেইবোৰ বস্তুৱে ভাল লাগিছিল।
1: আৰু আপুনি তেখেতৰ মাজত কি পাইছিলে?
0: মই তেখেতৰ মাজত মই অনুভৱ কৰিছিলোঁ যে তেওঁৰ ঘৰ টাউনত, মোৰ ঘৰ গাঁৱত, আমাৰ গোটেই ছোৱালী আপোনাৰ আমাৰ বিয়া হৈ যোৱাৰ পাছত দেউতা মইহে, দেউতা মই মা, গতিকে ঘৰখনকে ধৰি ৰাখিব পাৰিব লাগিব, গতিকে টাউনীয়া ছোৱালী যি মানে মই সেইখিনি ভাবিছোঁ পাইছিলোঁ যে অঁ মোৰ ঘৰখন ধৰি ৰাখিব পাৰিব, সেই হিচাপে দেউতাক একেবাৰে শেষ অৱস্থালৈকে যিখিনি শুশ্ৰূষা কৰিলে, মাকো যিখিনি কৰি আছে, এতিয়া ধৰক মোৰ এটা ল'ৰাও আছে, ছোৱালী এজনীও আছে, ছোৱালী এইবাৰ আপোনাৰ নগাঁও ইউনিভাৰ্চিটিত, শংকৰদেৱ ইউনিভাৰ্চিটিত তাই মানে আপোনাৰ অসমীয়া বিভাগত ছেকেণ্ড চিএম দিলে, ল'ৰা এইবাৰ মেট্ৰিক পাছ কৰি এইবাৰ কৰিলে, ল'ৰাও ভাল ঢোল বজায়, গতিকে এই গোটেইখিনি বুজা পৰাৰ ক্ষেত্ৰত মই অনুভৱ কৰিছিলোঁ যে এওঁ ঘৰখন চলাব পাৰিব, গতিকে সেই হিচাপে যিটো অনুমান কৰিছিলোঁ মই সফল হৈছোঁ।
1: সেইটোৱে লাগে আচলতে, মানে এগৰাকী মানে এটা সফল দম্পতীৰ কাৰণে নহয় জানো ইজনে সিজনৰ যিটো বুজা পৰা, পাতিম বাৰু আৰু কথা তেনেকুৱা ধৰণৰ। আৰু আপুনি ভাওনা শিল্পী হিচাপে আপোনাৰ মই পৰিচয় এটা দিছোঁ নহয় জানো, সেইটো কেনেধৰণৰ আকৃষ্ট হ'লে? সেইটো আপুনি দেউতাৰ কথা কৈছিলে যে দেউতাই ভাও দিছিলে নহয় জানো?
0: হয় হয়, তেনে দেউতাই মানে আপোনাৰ আমি সৰুৰ পৰা দেখিছিলোঁ দেউতাই ৰাৱণৰ ভাও দিছিলে, আপোনাৰ মহাভাৰতৰ যুদ্ধ পাতিছিলে, ৰাৱণৰ ভাও দিছিলে, আৰু বিয়াগুম ভাও, দেউতা দেউতা স্বাধীনতা আন্দোলনৰ এজনী সেনানী আছিলে,
1: হয় হয়,
0: গতিকে তাৰপিছত ভাওনা আমাৰ গাঁৱত পাতে, ভাওনাৰ মই বিশেষকৈ আপোনাৰ মানে ৰাসত শ্ৰীকৃষ্ণৰ ভাও 2-3 বাৰ দিছোঁ, ভাওনাটো তেনেকৈ ভাও দিছোঁ, আৰু এতিয়াৰ পৰ্যায়ত মানে আমি নতুন চামক আগবঢ়াই দি ভাওনা এখন পাততেতো বহুত আপোনাৰ সহযোগিতাৰ প্ৰয়োজন আছে, গতিকে আজি 3-4 বছৰ মই ভাওনাৰ লগত জড়িত নহ'লোঁ, ভাওনাটো মই আচলতে আন্তৰিকতাৰ পৰা ভাল পাওঁ, ৰাস আপোনাৰ আমাৰ ঘৰৰ সন্মুখতে নামঘৰ, গতিকে সেই হিচাপে আপোনাৰ ভাওনাৰ লগত জড়িত হৈছিলোঁ।
1: এতিয়া নৱপ্ৰজন্মৰ মাজত ভাওনাৰ কমিছে নেকি বাৰু, যিটো ৰাপটো নাটকত গৈ মানে তুলনামূলকভাৱে আপুনি কি ভাবে আপোনালোকৰ ফালে? এতিয়া
0: আগতকৈ কমিছে, এতিয়া আমাৰ গাঁওখনত আপোনাৰ বছৰেকে বছৰেকে যেনেকে বিহুটো আমি আয়োজন কৰোঁ, আমি মানে নাটক মূল ড্ৰামা সামাজিক নাটক আমি পাতিছিলোঁ, গতিকে সেইটোৰ আজি 2 বছৰমানৰ আগতে আমি এখন পাতিছিলোঁ কৰিছিলোঁ,

0: গতিকে ভাওনাও দেখিছে আমাৰ গাঁৱত প্ৰত্যেক বছৰে ভাওনা হয়, কিন্তু ভাওনা নোহোৱা নহয়, ভাওনা হয়। নতুন চামৰ হেৰিটো আমাৰ তাত আমি বৰ্তাই ৰাখিছোঁ,
1: ঠাই বিশেষে
0: আছে, বৰ্তাই ৰাখিছোঁ। কিন্তু দেখিছোঁ সামগ্ৰিকভাৱে আমাৰ ধৰক অসমৰ প্ৰতিখন গাঁৱে গাঁৱে নামঘৰ আছে, কিন্তু ভাওনা নোহোৱা গাঁও বহুত আছে, আমি আমাৰ দেখিছোঁ তেনেকুৱা। নতুন প্ৰজন্ম কিবা আকৰ্ষিতটো ক'ৰবাত ক'ৰবাত কমি গৈছে, বায়ন হ'বলৈ আগবাঢ়ি নোহোৱা হৈছে, বায়ন গান বিচাৰিবলৈ আপোনাৰ নোহোৱা হৈছে, নামঘৰত আপোনাৰ ধৰ্মীয় কাম কাজ কৰা মানুহৰ অভাৱ হৈছে, সেইটো কিন্তু আমাৰ হেৰিত হৈছে।
1: তেওঁলোকৰ নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিবৰ কাৰণে হয়তো চেষ্টা আমি চলাব লাগিব, নহয় জানো?
0: চলাব লাগিব, হয়।
1: আৰু খেলৰ লগতো আপুনি জড়িত বুলি ক'লে, নহয় জানো?
0: মই ফুটবল খেলিছিলোঁ,
1: হয়,
0: ফুটবল ক্ৰিকেট খেলিছিলোঁ মই। সেই হিচাপে ধৰক আপোনাৰ আমি 91ত মোৰ গাঁৱতে আমাৰ খেলপথাৰত যেতিয়া আমি ফুটবল খেলা পাতিছিলোঁ, শ্বহীদ গম্ভীৰ গগৈ সুৰণি ফুটবল,
1: হয়,
0: তাত দেখিছিলোঁ যে আমি ধৰক ৰেফাৰী ঢেকিয়াজুলিৰ পৰা নিব লাগে, নিব লাগে কাৰণে ৰেফাৰীৰ গোটেই সেইটো কোৰ্চটো মই পঢ়ি শুনি মানে নিজেই আপোনাৰ ৰেফাৰী হৈছিলোঁ। সেই অনুসৰি ওচৰৰ যিবিলাক বাগানৰ খেলা হয় বা আপোনাৰ হেৰি হয় তাত মই ৰেফাৰীও কৰিছিলোঁ কেইবাবছৰো, কিন্তু নাই কৰা বহুদিন। ফুটবল খেলুৱৈ হিচাপে মই নিজৰ হেৰিত বা অৰুণ চাহ বাগিচাৰ হৈ পেলাই বহুত টাইম মই ফুটবলো খেলিছিলোঁ, গতিকে সেই হিচাপে ভলীবলো খেলিছিলোঁ আৰু আপোনাৰ ক্ৰিকেটো খেলিছিলোঁ, কিন্তু খেলিছিলোঁহে আৰু ইমান আগবাঢ়ি ধৰক তাত যাবগৈ নোৱাৰিলোঁ, আপোনাৰ সাংস্কৃতিক সামাজিক লাইনটোতে জড়িত হৈ থাকিলোঁ।
1: সময় মিলাবলৈ অসুবিধা নহয়নে? আপুনি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, অলপ অসুবিধা হয় চাগে, নহয় জানো?
0: অসুবিধা হয়, ঘৰত সময় দিবলৈ অকণমান আপোনাৰ অসুবিধা হয়। আপুনি ধৰক আমি জাতীয় শিবিৰতো ধৰক কাম কাজ কৰোঁ যিহেতু, কেতিয়াবা আমাৰ অলপ অসুবিধা নোহোৱা নহয়, অসুবিধা হয়।
1: অভিনয় আৰু ক্ৰীড়া বুলি কওঁতে দুয়োটাই টীম স্পিৰিট আৰু ডিচিপ্লিনৰ কথাটো আহে আচলতে,
0: হয় হয়।
1: এই দুইটা ক্ষেত্ৰৰ অভিজ্ঞতা আপোনাৰ ব্যক্তিগত জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে?
0: সেইটো মোৰ ব্যক্তিগত জীৱনটো আপোনাৰ যথেষ্ট মোক প্ৰভাৱ পেলাইছে। সাংস্কৃতিক জগতখনত আপোনাৰ জড়িত হৈ পেলাই বহু মানুহ লগ পাইছিলোঁ, তেওঁলোকৰ পৰা যথেষ্ট কথা শিকিছোঁ। আৰু খেলুৱৈ দিশতো আপোনাৰ ধৰক আপোনাৰ বিভিন্ন ঠাইত আমি যেতিয়া ফুটবল খেলিবলৈ গৈছিলোঁ বা এই ক্ৰীড়াৰ লগত জড়িত হৈছিলোঁ, তেতিয়াও বহু মানুহ লগ পাইছিলোঁ, তেওঁলোকৰ পৰা এইটো ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ পৰা আমি মানে শিকিছোঁ আৰু কেনেকৈ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়িব পাৰি, সাংস্কৃতিক দিশটোত আগবাঢ়িব পাৰি। মই ঢোলো বজাইছিলোঁ আপোনাৰ, গতিকে সেইবিলাক শিকিছিলোঁ, কিন্তু সম্পূৰ্ণ পাৰ্গত নহ'লোগৈ। যথেষ্ট আপোনাৰ ঘৰুৱা কাম কাজ, সামাজিক কাম কাজ, সেইবিলাকত লাগি থাকোঁতে মানে সেই লাইনটো ৰৈ গৈছে আৰু।
1: নিশ্চয়। এবাৰ বাইদেউৰ ওচৰলৈ আহিছোঁ, আপোনাৰ নিজা প্ৰতিষ্ঠান আছে নেকি, মানে ডান্স স্কুল?
2: হয়, আছে। বিহুৰ যিটো পাঠ্যক্ৰম হৈছে এতিয়া, বিহুৰ যিটো পাঠ্যক্ৰমৰ কাৰণে আমাৰ বিহু সুৰক্ষা সমিতিয়ে প্ৰত্যেকখন জিলাতে একোখনকৈ বিদ্যালয় কৰিছে। সেই ঢেকীয়াজুলিত তাৰমানে আপোনাৰ জুলাইৰ পৰা মই আৰম্ভ কৰিছোঁ বিদ্যালয়খন।
1: পাঠ্যক্ৰম বুলি কওঁতে কেনেধৰণে বিহু নাচে তেনেকুৱা গোটেই ব্যাকৰণিক কথাখিনি?
2: হয় হয়, তাৰমানে ব্যাকৰণিক কথাখিনি শিকাবলগীয়া হয়। প্ৰেক্টিকেল আপোনাৰ বিহু নাচ নাচিলে ভংগীমা কেইটা থাকে, তাৰপিছত আপোনাৰ বিহুৰ নাম অনুসৰি কেইটা ভাগত ভগোৱা হৈছে, ঠিক তেনেকে সেইবোৰ আমি মানে পাতপাতকে 5 বছৰীয়া পাঠ্যক্ৰম থাকে এইটো, তেনেকে আৰম্ভ কৰা হৈছে বিদ্যালয়খন।
1: মানে ছাত্ৰ ছাত্ৰী আছে, নহয় জানো?
2: ছাত্ৰ ছাত্ৰী আছে, হয়।
1: এগৰাকী শিল্পী হিচাপে আপোনাৰ নিজৰ সাধনা আৰু এগৰাকী শিক্ষয়িত্ৰী হিচাপে ছাত্ৰ ছাত্ৰীক যিটো আপুনি মানে গঢ় দিয়াৰ ক্ষেত্ৰত, এই পাৰ্থক্যটো কেনে অনুভৱ কৰে? নিজৰটো সাধনাটো আপুনি কৰিবই লাগে, নহয় জানো?
2: সাধনা কৰিবই লাগে, হয়।
1: আৰু শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক গঢ় দিয়া সেইটো এটা বেলেগ আনন্দ,
2: বেলেগ এটা আনন্দ, হয়।
1: তেনেকুৱা মানে সৃষ্টি কৰিছে আপোনাৰ অধীনত যি শিকিছে তেনেধৰণে আগবাঢ়ি গৈছে?
2: আৰম্ভ কৰিছোঁ এই বিদ্যালয়খন,
1: হয়। বেছিদিন হোৱা নাই নেকি?
2: বেছিদিন নাই হোৱা, আৰম্ভ কৰিছোঁহে।
1: ব্যক্তিগতভাৱে কৰিছিলে?
2: ব্যক্তিগতভাৱে আপোনাৰ 2 এজন মোৰ ঘৰলৈকে আহে, তেনেকে শিকাইছিলোঁ। তাৰপিছত আপোনাৰ কৰ্মশালাবিলাক দিছিলোঁ,
1: হয়।
2: বিহুৰ আগে আগে যিখিনি কৰ্মশালা হয় সেইবোৰ দিছিলোঁ।
1: ঠিক আছে বাৰু, এইখিনিতে অকণমান আপোনালোক যে দুয়োগৰাকীয়ে অভিনয় কৰে অকণমান সংলাপ এটা যদি আমি শুনি লওঁ ভাল লাগিব। চমু সংলাপ এটা
0: আপোনাৰ। মই এখন অভিনন্দন বুলি এখন নাটক লিখিছিলোঁ 2002 চনত, আৰু সেইখন পূৰ্ণাংগ নাটক আমাৰ তাতে কৰিছিলোঁ। সেই পূৰ্ণাংগ নাটকখনত আপোনাৰ মানে লিখি তাত মই এটা চৰিত্ৰ কৰিছিলোঁ বিপ্লৱ বুলি, আৰু সেই নাটকখনতো এওঁ চৰিত্ৰ কৰিছে, এতিয়া বিয়া হোৱা নাছিলে আমাৰ, এওঁ বৰ্ণালী বুলি এটা চৰিত্ৰ কৰিছিলে। সেই নাটকখনৰ মই বহু নাটক কৰিছোঁ যদিও নাটকখনৰ এটা সংলাপে আপোনাক কৈ দিছোঁ। নাটকখনৰ আপোনাৰ দেউতাক হ'ল ধৰক আপোনাৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে, তাৰপিছতে তেওঁ গোটেই জীৱনটো শিক্ষকতা কৰি এই আপোনাৰ একো নোৱাৰিলে কাৰণে ল'ৰাটোক কৈছে, ল'ৰাটোক যাতে কৈছে তো এইবিলাক বাদ দে, সংগ্ৰাম বাদ দে, ৰাইজৰ কাম বাদ দে,

0: এই ধৰণৰ কৰ। তেতিয়া মানে বাপেকক এটা কথা কৈছিলে, সেই সংলাপটো মোৰ কাৰণে বৰ প্ৰিয়।
1: হয়,
0: বাপেকে যেতিয়া আপোনাৰ ল'ৰাটোক আপত্তি কৰি আছে, তো এইবিলাক বাদ দে, নিজৰ জীৱনটো গঢ় পইচা পাতি লাগে, তেতিয়া যেনে বিপ্লৱে কৈছিলে, মই নোৱাৰিলোঁ দেউতা, কাৰণ মোৰ গাত তোমাৰ তেজ আছে, তুমি সম্পূৰ্ণ জীৱনটো শিক্ষকতা কৰিলা, যদি ঘূৰি চোৱা ধন ধান সম্পত্তি তুমি কৰিব নোৱাৰিলা সঁচা, কিন্তু এই সমগ্ৰ মিলনপুৰ অঞ্চলত তুমি আজি জনতাৰ বাবে দেৱতা হৈ আছা, তুমি বেয়া নাপাবা দেউতা, মই সঁচাক প্ৰতিষ্ঠিত কৰিছোঁ। আজি আমাৰ সংগঠনে এই মিলনপুৰতে নহয় সমগ্ৰ অসমত জুই লগাই দিছে, ইতিমধ্যে হৈ যোৱা সকলো নতুন চাকৰিৰ এপইণ্টমেণ্টৰ পুনৰ তদন্ত হ'ব, কোনোফালে যাব নোৱাৰা হৈছোঁ, সকলোফালে খালি অন্যায় অন্যায় অন্যায়। কোৱা, তুমি শংকৰ বৰুৱাই হৃদয়ৰ পৰা কোৱাচোন, তোমাৰ পুত্ৰ হিচাপে মই মোৰ ভৱিষ্যতৰ সামান্য স্বাৰ্থৰ বাবে আমাৰ এই শ শ নিবনুৱাৰ শিক্ষিত যুৱক যুৱতীৰ অন্যায়ৰ অন্ধকাৰ ৰাখি এই প্ৰতিবাদী আন্দোলনৰ পৰা আঁতৰি অন্যায় দুৰ্নীতিৰ পক্ষত থিয় দিম। এইটো আপোনাৰ বিপ্লৱৰ এটা ডাইলগ আছিলে, মই বিপ্লৱৰ
1: আপোনাৰ নিজৰ নাটকৰ ডাইলগ,
0: মোৰ নিজৰ নাটকৰ ডাইলগ,
1: এখন মানে পূৰ্ণাংগ নাটক নহয় জানো,
0: এখন পূৰ্ণাংগ নাটক, আপোনাৰ ৰাইজৰ সমাদৰ লাভ কৰিছিলোঁ, কিন্তু এই যি কৰিলোঁ আমি, কৰাৰ পাছত মানে নাটকখন সম্পূৰ্ণ কৰি পেলাই উলিয়াই দিয়া নহ'ল, এতিয়া মানে আপোনাৰ মই এখন হেৰি কৰিছোঁ, নাটকখন প্ৰকাশ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ।
1: ঠিক আছে বাৰু, তে দুইজনে আপোনালোকে ব্যস্ত হৈ থাকে নহয় জানো, নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, তেতিয়া আপোনালোকে কেনেধৰণে যিটো সাংসাৰিক বোজা আৰু ইফালে সাংস্কৃতিক ক্ষেত্ৰখনৰ ব্যস্ততা, ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত মানে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল নে নাই, হোৱা নাই নেকি তেনেকুৱা?
0: অসুবিধা হয়, নোহোৱা নহয়। আপোনাৰ কেতিয়াবা ধৰক আপোনাৰ মই ৰাতিপুৱাই ওলাই যাব লগা হয়, আমাৰ ঘৰততো ধৰক গৰু আছে, গাই আছে, মোৰ তিনিজনী গাই আছে, এতিয়া টাউনৰ ছোৱালী হ'লেও এওঁ গাই এতিয়া এওঁৱে খেৰায়, গতিকে আপোনাৰ কাম কাজখিনি কেতিয়া পথাৰত যেতিয়া আপোনাৰ কাম আহে, আমাৰ ধৰক মই আপোনাক আগতে কৈছোঁ যে মই দুটা খেতি কৰোঁ, এটা বড়ো খেতি কৰোঁ, এটা শালি খেতি কৰোঁ, বড়ো খেতি শেষ কৰিয়ে শালি খেতি কৰোঁ, পথাৰত 15-20টা কামলা থাকে, গতিকে তাৰ মাজেদিও মানে আপোনাৰ খেতিখিনি কৰিব লাগিব, এইকাৰণে নহয় মই যদি খেতি নকৰোঁ, মই যদি ফিচাৰীটো নাচাওঁ, মই পৰিয়ালটো আগবঢ়াই নিব নোৱাৰিম, গতিকে চাকৰি তাকৰি যিহেতু মই নকৰিলোঁ, গতিকে তাৰ মাজেদি সাংস্কৃতিক লাইনত কেতিয়াবা এনেকুৱা এওঁ ক'ৰবালৈ যাব লগা হয়, এওঁ ধৰক বিহুৰ বিচাৰকো কৰে, বহাগ মাহটোত ঘৰতে নাথাকে, তেওঁ বিহুৰ বিচাৰক কৰিবলৈ যায়, সেই সময়ত এনেকুৱা হয় এই তেওঁক বাধাও দিব নোৱাৰি, সেইটো ৰাইজেখনে মাতিছে, তেওঁকো পঠিয়াই দিয়া হয়, ইফালে ধৰক ঘৰত অকণমান অসুবিধা হয়, কিন্তু চলি যায় আৰু, মা আছে যিহেতু চলি যায়।
1: পাকঘৰত সহায় কৰেনে বাৰু আপুনি তেওঁক, নে চখ নাই এইটো?
0: পাকঘৰত মই সহায় কৰোঁ যেতিয়া তেওঁ মানে আপোনাৰ অসুবিধা হয়,
1: ৰন্ধা বঢ়াত বৰ চখ নাই তাৰমানে, নহয় জানো,
0: হয়,
1: বহুতে কিছুমানে ৰান্ধি ভাল পায়,
0: মই আপোনাৰ ৰান্ধি বেয়া নাপাওঁ, মই বাচন চাচন ধোৱাটোতো বৰ অসুবিধা পাওঁ।
1: আপোনালোকৰ মানে ল'ৰা ছোৱালীৰ এই ক্ষেত্ৰত কেনেকুৱা আগ্ৰহটো, আপোনালোকৰ মানে সাংস্কৃতিক এটা পৰিয়াল নহয় জানো, তেওঁলোকে আগবাঢ়িছে নেকি এনেকুৱা ক্ষেত্ৰত, অভিনয় হওক বা নৃত্যৰ ক্ষেত্ৰতে হওক, নে তেওঁলোকে উদাসীন নেকি এইটো?
2: নাই, আগবাঢ়িছে, ছোৱালী যদিও নৃত্য নকৰে, তাই অভিনয় কৰিছিলে, দুই এখন কলেজত কৰিছিলে, স্কুলত কৰিছিলে, তাই নিজে
0: নাটকো লিখিছে, তাই
2: কবিতা লিখে, নাটক লিখে, গল্প লিখে, তাই লিখা মেলাটো খুব ভাল পায় ছোৱালীয়ে, আৰু ল'ৰা হ'ল আপোনাৰ ঢোল বজায়, খোল বজায়, নেগাৰা বজায়, বিহু নাম গায় আৰু নাটকো কৰে।
1: ঠিকে আছে, তেওঁলোককো সেইমতে তেওঁলোকে আগুৱাই লৈ যাওক নহয় জানো, নহয় মানে তেওঁলোকৰ যিটো কেৰিয়াৰটোতো চাবই লাগিব আজিকালি দিনত, মূল কথা অভিনয় আৰু নৃত্যৰ বাহিৰে আপোনালোকৰ ব্যক্তিগত হবি বুলি যদি মই সোধোঁ, আপুনি কি কৰি ভাল পায়, নৃত্যটোক একাষৰীয়া কৰি থৈ কি কৰি ভাল পায় আজৰি সময়ত কওকচোন?
2: আজৰি সময় বুলি ক'লে আপোনাৰ কাপোৰত ফুল উঠোৱা তেনেকুৱা ভাল লাগে,
1: চিনেমা চোৱা, ভ্ৰমণ নহয় জানো, এইবিলাক
2: এইবিলাক আছে, ফুৰিবলৈ গৈ ভাল লাগে,
1: হয় হয়। আৰু আপোনাৰ ক্ষেত্ৰত?
0: আপুনি আমিতো ধৰক সাংস্কৃতিক লাইনটোত সদায়তো জড়িত হৈ নাথাকোঁ ধৰক, বা খেলৰটোতে যে আজিকালিতো খেলাৰ খেলিবলৈও সময় নোযোৱা হ'লোঁ, গতিকে আজৰি সময় বুলিবলৈ মোৰ মানে আজৰি সময়টো নাইয়ে আপোনাৰ, আপোনাৰ খেতি বাতিখিনি লগাৰ উপৰিও,
1: আৰু লগতে আপুনি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয় বাবদ আছে,
0: হয় হয় হয়, মই
1: সেইফালে অলপ ব্যস্ত হ'বলগীয়া হয় নহয় জানো,
0: সেইটো মই ক্লাছ 9ত 86তে যুৱ ছাত্ৰ পৰিষদৰ সদস্য পদ লৈছিলোঁ, সেই যে 86ত সোমালোঁ, মই আজিৰ দিনটোলৈকে মানে সাংস্কৃতিক বা এইখিনিৰ মাজতো সংগঠনৰ বিভিন্ন দায়িত্বত থাকি গৈ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ দায়িত্বটো আছিলোঁ, সাধাৰণ সম্পাদকৰ দায়িত্বটো আছিলোঁ, আজিও মুখ্য উপদেষ্টা হিচাপে কাম কৰি আছোঁ, আপোনাৰ অসমৰ জাতীয় সমস্যাৰ ক্ষেত্ৰত যেতিয়াই হয় তেতিয়াই

0: জড়িত হৈ যাব লগা হয়। গতিকে সেইখিনিও বৰ্তাই ৰাখি গৈ আছো।
1: আপোনালোকৰ মানে পৰিকল্পনা আছে নেকি আগন্তুক দিনত আৰু কিবা কৰাৰ তেনেকুৱা, মানে আপোনাৰ নাট্য ক্ষেত্ৰতেই হওক বা আপুনিও তেনেকৈ নৃত্যৰ ক্ষেত্ৰত?
0: আমি মাজতে
1: পৰিকল্পনা বা সপোনো হ'ব পাৰে,
0: আমি মাজতে আপোনাৰ আজি দুবছৰমানৰ আগতে দুয়ে হেৰি কৰিছিলোঁ যে আমি সাংস্কৃতিক লাইনত আৰু অকণমান আগবাঢ়ি যাওঁ। ধৰক আপোনাৰ তেনেধৰণেৰে ভাবি ল'ৰাও ডাঙৰ হ'ল, ছোৱালীও ডাঙৰ হ'ল, সেই ভবাবিলাক আপোনাৰ ভাবাতে ৰৈ আছে যদিও কৰিবগৈ পৰা নাই সাংস্কৃতিক লাইনটো। আৰু বিশেষকৈ সাংস্কৃতিক লাইনটো মানে ধৰক আপোনাৰ আজি নতুন প্ৰজন্ম, আমি যেনেকৈ অলপ সময়ৰ আগতে কথা পাতিলোঁ যে নতুন প্ৰজন্ম আজিকালি আমাৰ যিটো অসমীয়া কলাকৃষ্টি, লোককৃষ্টি, এই লোককৃষ্টিৰ আপোনাৰ প্ৰতি ধাউতি হেৰুৱা বুলি যে আমি এটা ধৰক কেতিয়াবা কেতিয়াবা আমি আলোচনা কৰোঁ, সেই অনুসৰি আমি যদি নতুন প্ৰজন্মক আজি বিহু অহাৰ লগে লগে কৰ্মশালা দিয়া হয়, ল'ৰা ছোৱালীবিলাক ওলাই আহে, আৰু ঠিক তেনেকৈ নাটকৰ ক্ষেত্ৰতে হওক বা ভাওনাৰ ক্ষেত্ৰতে হওক যেনে নতুন প্ৰজন্মক আমি কেনেকৈ আগুৱাই লৈ আহিব পাৰোঁ, সেই চিন্তা চৰ্চা এটা আপোনাৰ আমাৰ নথকা নহয় আছে। দ্বিতীয়তে ধৰক আপোনাৰ আমি মাজতে টেলিফিল্ম এখন কৰাৰো চিন্তা চৰ্চা কৰিছিলোঁ যে আমি ঘটনাও ৰেডি কৰিছিলোঁ, কিন্তু সময় মিলাব নোৱাৰি পেলাই আপোনাৰ ধৰক এইটো নহ'লগৈ। গতিকে বিশেষকৈ আমাৰ নিজৰ ল'ৰা ছোৱালী বা নিজৰ অঞ্চলটোৰ ল'ৰা ছোৱালীক অসমীয়া লোক সংস্কৃতিৰ প্ৰতি আগবঢ়াই অনাৰ ক্ষেত্ৰত চিন্তা চৰ্চাবিলাক আমাৰ নথকা নহয় আছে।
1: এইটো ভাল কথা আচলতে, তেওঁলোকক আমিয়েই বাট দেখুৱাব লাগিব নহয় জানো। গতিকে আমি নিজে আমি মানে নিজৰ নৃত্য বা অভিনয় প্ৰদৰ্শন কৰি গ'লে নহ'ব, আমি পৰৱৰ্তী পৰ্যায়তো আমি সৃষ্টি কৰি থৈ যাব লাগিব যে আমাৰ উত্তৰসূৰী কোন হ'ব, তেনেকুৱা ধৰণৰ কথা এটা চিন্তা কৰা।
0: আজি বায়ন নাই, বায়ন নোহোৱা হ'ল, গায়ন নোহোৱা হ'ল,
1: কমি গৈছে বহুত ঠাইতে,
0: নাই বহুত ঠাইতে কমি গৈছে,
1: কিন্তু কোনো কোনো ঠাইত আকৌ তেনেধৰণৰ প্ৰশিক্ষণ দি তেনেকে চলি আছে,
0: শিকিছে বহুতে শিকিছে।
1: হয় হয়, ঠিক আছে বাৰু, আমি ছিৰিয়াছ কথা দুইটা কথাই পাতি আছোঁ, গতিকে কেইটামান চমু প্ৰশ্ন কৰোঁ। ঘৰত বেছি কথা কোৱা কোন, কোনে বেছি কথা কয় ক'বলৈ দেই?
2: কথা কোৱা বুলি নহয়, এওঁ কথা ক'ব সময় নাই বুলিয়ে ক'ব লাগিব, মানে ফোনটোতে ব্যস্ত
1: আহিয়ে থাকে নহয় জানো, ইটো সিটো ফোন। আৰু কাৰ খং বেছি?
2: সময়ে সময়ে দুইটাই বুলি ক'ব লাগিব।
1: সৰি কোনে কয় প্ৰথমতে?
2: সৰিটো ময়ে ক'ব লাগিব, ময়ে কওঁ আৰু লাষ্টত।
0: শ্বপিং
1: কৰিবলৈ কোনে বেছি ভাল পায়? মহিলাৰ এইটো এটা হবি বুলি ক'ব লাগিব নহয় জানো। ঘৰৰ শেষ সিদ্ধান্ত কোনে লয়? পুৰুষজনে সাধাৰণতে লয়,
0: এইটো আপোনাৰ
1: চিৰাচৰিত মানে হেৰি আৰু নহয় জানো। তথাপি কেতিয়াবা আচলতে কিছুমান সিদ্ধান্ত
0: আলোচনা কৰি লওঁ, হ'বই লাগিব, আলোচনা কৰি লওঁ,
2: সেইটো হয়।
0: আৰু মই মোৰ অনুপস্থিতিত তেওঁ মানে হেৰি নকয়, কেতিয়াবা এনেকুৱা কথা আহি যে ধৰক তেওঁক নজনাকৈ কেতিয়াবা কৈ দিওঁ, কিন্তু পিছত আমি কথাটো ঠিক কৰি লওঁ ঘৰুৱা সিদ্ধান্ত বা এনেধৰণৰ সিদ্ধান্তত।
1: এতিয়া সন্তানৰ ভৱিষ্যত সম্পৰ্কে আপোনালোকৰ ডাঙৰ সপোনটো কি, তেওঁলোকে কি হোৱাটো বিচাৰে, মানে মূল্যবোধৰ কথাটো আহিবই, তেওঁলোকক ভাল মানুহ মানে কৰি গঢ় দিয়াটো, এনেই তেওঁলোকে কি হোৱাটো বিচাৰে আপোনালোকে, আপোনালোকৰ এই লাইনটোতে যাব বিচাৰে ক'ব?
0: নাই, মই আমাৰ দুই ল'ৰাটোকো কৈছোঁ, ছোৱালীটোকো আমি এটা কৈছোঁ যে আমি যিটো লাইনত থাকিলোঁ এতিয়া ধৰক আপোনাৰ, কাৰণ মোৰ ল'ৰাটোৱে গৈ পেলাই কাইলৈ যে খেতি কৰিব,
1: সেইটো
0: অলপ পৰিৱেশে আপোনাৰ হেৰি কৰিছে, গতিকে চাকৰিয়ে হওক বা তেনেকুৱা ধৰণৰ এটা সংস্থাপিত হেৰি এটা লাগিব, তেতিয়া ঘৰখন চলাই যাবলৈ সুবিধা হ'ব। আৰু দ্বিতীয়তে মই সংস্কৃতি লাইনটো গৈ হওক বা সামাজিক লাইনটো পৰা হওক, এইটো মই বাধা দিয়া নাই, সেইটো লাইনো ৰাখিব লাগিব,
2: আমি এৰিবলৈ দিয়া নাই, আগবাঢ়ি যাওক সেইটো। আৰু আমাৰ সপোন, আমি যিটো লাইনত আছো তেওঁলোক সেই লাইনটোত গৈ যেন আমি যিখিনি কৰিব পৰা নাই তেওঁলোকে কৰক,
1: হয় হয়,
2: সেইটো আমাৰ সপোন।
1: কেতিয়াবা এই সাংস্কৃতিক জগতখনৰ সপোনটো পূৰাবলৈ অৰ্থৰ প্ৰয়োজন হয় আচলতে, যেনেকৈ আপুনি এটা পৰিকল্পনা কৰিছিলে যে টেলিফিল্ম এখন কৰা বা তেনেধৰণৰ এখন ছবি নিৰ্মাণেই হওক বা তেনেধৰণৰ এটা পৰ্যায়ত অৰ্থৰ কথাটো আহি পৰে,
0: অৰ্থৰ কথাটো আহিব, অৰ্থনৈতিকভাৱে আমি অকণমান নিজেও সবল নহয় কাৰণে বহুত অসুবিধা।
1: না, সেইটোৱেই আচলতে মই এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ যে মানে সাংস্কৃতিক ক্ষেত্ৰখনত যিটো আৰ্থিক আৰু যিটো সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীনৰ সময়ত আপোনালোকে কেতিয়াবা কিছুমান সপোন আপোনালোকে এৰি দিবলগীয়া হৈছে নেকি?
0: হৈছে,
1: মানে মন আছে ধৰক এইটো কৰাৰ, কিন্তু হয়তো ইজনে সিজনৰ কাৰণেও ত্যাগ কৰিবলগীয়া হৈছে, তেনেকুৱা
2: ধৰণৰ
0: আপোনাৰ অৰ্থৰ ক্ষেত্ৰত মানে আপোনাৰ ধৰক অৰ্থনৈতিক হেৰিটো নাই কাৰণে, আজি ধৰক মোৰ ঘৰখন ঢেকীয়াজুলিৰ পৰা 10 কিলোমিটাৰ দূৰ, এতিয়া এনেকুৱা এটা হয়

0: মোৰ এখন গাড়ী চাৰিচকীয়া গাড়ী নাই, মোৰ এখন স্কুটিয়ে আছে ধৰক। এতিয়া মোৰ এনেকুৱা হয় যে গাড়ীখন নিজৰ থাকিলে ধৰক ছোৱালী যদি কিবা এটা সাংস্কৃতিক লাইনলৈ আনিবলৈ তাই আপোনাৰ অভিনয় কৰাৰ সুযোগ পাইছিলে ঢেকীয়াজুলিত প্ৰতিষ্ঠিত আপোনাৰ পৰিচালকৰ হেৰি, কিন্তু মোৰ ঘৰখন তাত কাৰণে আহিবলৈ অসুবিধা হয় কাৰণে 10 কিলোমিটাৰ যাব লাগে, গতিকে অৰ্থৰ কাৰণে মই নোৱাৰিলোঁ, তাক সেইটো তাত মই দিব নোৱাৰিলোঁ। গতিকে আৰু ধৰক টিউচনৰ পৰা আদি কৰি বিভিন্ন ঠাইত যিখিনি সুযোগ সুবিধা দিব লাগিছিলে অৰ্থনৈতিকভাৱে অসুবিধাৰ কাৰণে কিছুমান ক্ষেত্ৰত কৰিব নোৱাৰিলোঁ, কাৰণ আমি টাউনলৈ ওলাই আহিব পৰা নাই এতিয়া, গাঁৱতে আছোঁ ধৰক। গতিকে অৰ্থটো প্ৰয়োজন আছে আজিৰ দিনত, সেইকাৰণে ল'ৰা ছোৱালীক কৈছোঁ যে এটা সংস্থাপিত এটা লাইনত তোমালোক থাকিব লাগিব আৰু সাংস্কৃতিক আৰু এইটো লাইনো আগুৱাই নিব লাগিব, মানুহ হ'ব লাগিব।
1: হয় হয়, নাই গাঁওখনো ৰাখিব লাগিব আমি, নহয় জানো আমি সকলো মানুহ যদি গাঁৱৰ পৰা আহি টাউনত থাকে তেতিয়াহ'লে গাঁৱৰ যিটো মানে সংজ্ঞাই সলনি হৈ যাব,
0: সংজ্ঞাই সলনি হৈ যাব হয়। গতিকে আমিবিলাক চব যদি গুচি যাওঁ গাঁওখন কেনেকৈ থাকিব,
1: গাঁওবোৰ ৰাখিব লাগিব, খেতি বাতিৰ জৰিয়তে তেনেধৰণে গাঁওসমূহ জীয়াই ৰাখিব লাগিব।
0: আৰু আপোনাক এটা কথা কৈ মই ভাল পাম, আমিবিলাকে খেতি পথাৰত নামৰ কাৰণে আমাৰ গাঁৱত বা আমাৰ অঞ্চলত আমাৰ চব যিবিলাক ল'ৰা

0: নাই, গাঁওখনো ৰাখিব লাগিব আমি, নহয় জানো আমি
1: লাগিব
0: সকলো মানুহ যদি গাঁৱৰ পৰা আহি টাউনত থাকে তেতিয়াহ'লে গাঁৱৰ যিটো মানে সংজ্ঞাই সলনি হৈ যাব,
1: সংজ্ঞাই সলনি হৈ যাব হয়।
0: গতিকে
1: আমিবিলাক চব যদি গুচি যাওঁ গাঁওখন কেনেকৈ থাকিব,
0: গাঁওবোৰ ৰাখিব লাগিব, খেতি বাতিৰ জৰিয়তে তেনেধৰণে গাঁওসমূহ জীয়াই ৰাখিব লাগিব।
1: আৰু আপোনাক এটা কথা কৈ মই ভাল পাম, আমিবিলাকে খেতি পথাৰত নামৰ কাৰণে আমাৰ গাঁৱত বা আমাৰ অঞ্চলত আমাৰ চব যিবিলাক ল'ৰা সকলো ল'ৰা খেতি পথাৰত নামিছে। এইবাৰ বড়ো খেতিটো আমাৰ গাঁৱত আপোনাৰ আমাক প্ৰতিঘৰ আমাৰ ঘৰৰ ল'ৰাই নিজৰ কাৰোবাৰ যিমান মাটি আছে বেলেগৰ মাটি হ'লেও খেতি কৰিছে, যে আনাদাহঁতে কৰিছে আমিও কৰিব লাগিব, সেইটো এটা যোৱাৰ এটা আপোনাৰ
0: আদৰ্শ প্ৰতিষ্ঠা কৰিছে আপুনি।
1: হয় হয়।
0: আৰু এতিয়া বহুত মানে গাঁৱতো মই দেখিছোঁ ঘৰে ঘৰে গৰু নাই, এতিয়া
1: নাই,
0: গৰু নাই মানে ট্ৰেক্টৰ দি হাল বোৱায়, গতিকে গৰুৰ মানে নাই মানে গাই গৰু নপোহে এনেকুৱা হৈছেগৈ অৱস্থা। গতিকে এইটো খুব এটা ভাল কথা নহয়, তেওঁ গৰু এজনী পুহি ঘৰতে গাখীৰকণ ল'ব পাৰে আচলতে। এতিয়া আমাৰ প্ৰায় সময় শেষ হৈছে, ইমান বছৰ যদি একেলগে যাত্ৰা কৰাৰ পিছত আজি আপোনাৰ জীৱন সংগীক এটা কথা ক'বলৈ সুযোগ দিলে কি ক'ব, আপুনি কি ক'ব, কিমান বছৰ অতিক্ৰম কৰিলে আপোনালোকে? তেখেতৰ প্ৰতি আপুনি কি ক'ব এটা শব্দতে ক'বলৈ গ'লে?
2: এটা শব্দতে ক'বলৈ গ'লে মই আজি সুখী বুলি ক'ব লাগিব,
0: সুখী নহয় জানো,
2: মানে বিবাহ হোৱাৰ পিছতো, বোৱাৰীজনী বোৱাৰী হৈ হোৱাৰ পিছতো মই সাংস্কৃতিক লাইনটো বিশেষকৈ
0: জীয়াই ৰাখিব পাৰিছোঁ,
2: হয় সেইটো কাৰণে ধন্যবাদ,
0: সেই সহযোগিতাটো আপুনি পাইছে
2: সেইটোৱে।
0: আৰু আপোনাৰ ক্ষেত্ৰত?
1: মই বিবাহ হোৱাৰ পাছততো মানে মোৰ ঘৰখন তাৰমানে এওঁ নিজৰ ঘৰ হিচাপে মোৰ পিতৃ
0: মাতৃক
1: আঁকোৱালি লৈছে, আৰু কেতিয়াবা মই নাথাকিলে গোটেই ঘৰ খেতি পথাৰৰ পৰা আদি কৰি এইখিনি চাই দিছে। আৰু মই কেতিয়াবা ধৰক আপোনাৰ বাহিৰত থাকিলেও কোনো অসুবিধা নাই, ঘৰখন চলাই নিব পাৰিছে, সেইকাৰণে মই সুখী আৰু।
0: মানে দাম্পত্য জীৱনৰ আচলতে মূল চাবিকাঠি হৈছে প্ৰেম, বিশ্বাস, বন্ধুত্ব, নহয় জানো, পৰস্পৰৰ প্ৰতি থকা মানে সন্মান, আচলতে ইজনে সিজনক সন্মানো কৰিব লাগিব। গতিকে এই গোটেই কথাখিনি আপোনালোকে মিলাই চলিছে আৰু সেইকাৰণে এনেধৰণেৰে সুখী দম্পতীত পৰিণত হৈছে আপোনালোক, নহয় জানো, সেইটোতো বহুত ডাঙৰ কথা। আৰু এই সম্পৰ্ক আপোনালোকৰ সদায় থাকক, অনাগত দিনতো এনেধৰণে আপোনালোকে আগুৱাই যাওক, আৰু আপোনালোকৰ যি সপোন আছে সেই সপোনবোৰো মানে বাস্তৱায়িত হওক, এই আশা কৰিলোঁ, শুভকামনা থাকিলে। তে আপোনালোকে আহি আমাৰ ষ্টুডিঅ' মজিয়াত এই সময়খিনি দিয়াৰ বাবে আপোনালোক দুয়োকে অশেষ ধন্যবাদ জনালোঁ,
1: আপোনালোকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।

0: ইমানপৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত নাট্যকাৰ, অভিনেতা, খেলুৱৈ, ভাওনাশিল্পী ৰাণা প্ৰতাপ বৰুৱা আৰু তেওঁৰ সহধৰ্মিনী অভিনেত্ৰী নৃত্যশিল্পী তৰালী বৰুৱাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ললে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
1: ঠিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: শ্ৰোতাসকলে ইমান পৰে দম্পতী অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলো হাৰ্টছ আৰু FM বেণ্ডৰ 102.4 মেগা হাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ ভিন্নসুৰী গীতৰ অনুষ্ঠান বাৰে ৰহণীয়া। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছোঁ পংকজ বৰদলৈৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ এটি গীত।

0: দাই আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027 আমাৰ লোকপিয়ন আমাৰ বিকাশ।
2: বাৰে ৰহণীয়া অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সংগীতা কাকতিৰ কণ্ঠত এটি ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত গীত।

0: আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800-420-2233 নম্বৰত।
1: বাৰেৰহণীয়া অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ পুষ্পলতা মিলিৰ কণ্ঠৰ এটি ঐনিতম।

শ্ৰোতাসকলে বাৰেৰহণীয়া অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আব্দুল ৰহিম আৰু সংগীসকলৰ কণ্ঠৰ এটি জাৰি গীত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: নাই, আমাজ লোকপিয়ন, আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক।

0: 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত শ্ৰোতাসকলে বাৰে ৰহণীয়া অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এটি ঐনিতম শিল্পী গোপাল সিন্তে।

আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রী নম্বৰ 1800420223।

0: Cali.
1: শ্ৰোতাসকলে ইমান পৰে ভিন্ন সুৰী গীতৰ অনুষ্ঠান বাৰে ৰহণীয়া শুনিলে। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, 1125 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ সময় নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিছে। কাইলৈ বৃহস্পতিবাৰে আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব বিয়লি 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল প্ৰমোদ চন্দ্ৰ টাইট আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণ

নদ নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল ৰশ্মিৰ ৰেখা ভূঞা। আজিৰ অনুষ্ঠান সামৰি আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰচাৰণ কক্ষৰ পৰা মই নৱজ্যোতি হাজৰিকাই আজিলৈ বিদায় লৈছোঁ।